নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ দুদিন, 1948 শকাব্দৰ আজি 27 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 17 তাৰিখ। এতিয়া সময় পোৱা 5:33:48 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত পপি চান্দ, বিজয় দাস, বিশ্বদীপ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিত শৰ্মা, আৰু ষ্টুডিঅ'ত মই আৰাধনা বৰা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰা হৈছে বন্দনা।

বন্দনা শুনিলে। আজিৰ বন্দনাত ফুলবায়ন শিলৰ কণ্ঠৰ ঘোষা, নকুল দাস আৰু সংগীবিন্দুৰ কণ্ঠৰ নাম, যদুকুমাৰ খাটনিয়াৰ কণ্ঠৰ টোকাৰী গীত, গিৰিশ মহন্ত আৰু সংগীবিন্দুৰ কণ্ঠৰ দেহবিচাৰ গীত আৰু ধনজিতা দাসৰ কণ্ঠৰ ভজন শুনিলে।

এই অধিবেশনৰে পুৱা 6:15 গীতালি বৰুৱাৰ কণ্ঠৰ ভজন, 6:20 আৰু নিশা 8:15 দলী বৈশ্যৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, নিয়োগ বাতৰি প্ৰচাৰৰ সময় 7:50, 9:15 ৰূপালী ঢৌ।

দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 বজাত গীতিমালিকাৰ গীত অনুষ্ঠানত দিলীপ দাস, বীৰেন্দ্ৰনাথ দত্ত আৰু ভূপেন হাজৰিকাৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীত। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ফিল্মী নাগমে, তাৰাং, প্ৰাদেশিক সংগীত আৰু প্ৰীতলৰী। বিয়লি 3 বজাত আকাশবাণীৰ ৰেইনবৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব।

বিয়তি 5:10 যুববাণীত আছে, 6:10 অসমীয়া কথিকা, অসমীয়া সাহিত্য সংস্কৃতিলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান। যুগতে আগবঢ়াব তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী এনি ভূঞাই, লগতে আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান, তন্ময় শৰ্মাৰ কণ্ঠৰ খেয়াল। 7:10 ভাৰত চৰকাৰৰ 12 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বিশেষ অনুষ্ঠান। 7:45 পৰা সোপান অনুষ্ঠানত ছাউণ্ড ইঞ্জিনিয়াৰিং এজ এ কেৰিয়াৰ, এই সম্পৰ্কে কথা পাতিবলৈ আমাৰ সৈতে অতিথি হিচাপে উপস্থিত থাকিব ফাৰুক ইকবাল, আঠ ধৰিব শ্ৰুতি ডেকাই। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু, 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ৰুমাদেৱী কলিতাৰ কণ্ঠৰ খেয়াল, ৰাগ কালাৱতী। এয়া আছিল আজিৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ অনুষ্ঠানসূচী। এতিয়া শুনক আজি মহাবাহুযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই। নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত ফুলক গোস্বামীৰ গল্প আৰু পলাক্ষী দলবৰুৱাৰ কবিতা শুনিবলৈ পাব। প্ৰযোজনা প্ৰবাল কুমাৰ।

শৰ্মাৰ। দিনৰ 12:30 বজাৰ ৰাইডৰ বুলনি অনুষ্ঠানত মঠঘৰীয়া গীতানগৰৰ আবিৰ সাংস্কৃতিক গোষ্ঠীৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। অনুষ্ঠানটিত শুনিবলৈ পাব এখনি আলেখ্য জ্যোতিৰ জেউতি। সন্ধিয়া 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ ইংৰাজী পাঠ লেটাৰ টু গডৰ প্ৰথম খণ্ড। 5:00 বজাত আগবঢ়াব মনীষা ৰাজখোৱাই। নিশা 8:02 বজাত ধাৰাবাহিক নাট্যানুষ্ঠানত উদয় ভানুৰ চৰিত্ৰৰ নৱম খণ্ড। মামণি ৰয়চম গোস্বামীৰ মূল উপন্যাসৰ অনাথাৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। 8:30 বজাৰ গীতিমালিকা অনুষ্ঠানত দিলীপ দাস সমবেত কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, বীৰেন্দ্ৰনাথ দত্ত আৰু ভূপেন হাজৰিকাৰ গীত শুনিবলৈ পাব। 6:55 বজাত জ্ঞান বিজ্ঞান যুগতে আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। 7:00 আৰু 7:00 বজাত নিয়োগ বাতৰি যুগতে আগবঢ়াব উৎপল বৰাই। 7:15 বজাত আজি পুৱা আগবঢ়াব ইন্দ্ৰজিৎ দাসে প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। এয়াই আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো গীতালী বৰুৱাৰ কণ্ঠৰ ভজন।

গীতালী বৰুৱাৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লৈছো ডলি বৈশ্যৰ কণ্ঠৰ লোকগীত।

ডলি বৈশ্যৰ কণ্ঠৰ দুটি লোকগীত শুনিলে শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰ আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠত মে তুলসী তেৰে আংগন কি ছবিখনৰ এটি গীত আনন্দ বক্সীৰ গীতৰ কথা আৰু সংগীত লক্ষ্মীকান্ত পিয়াৰেলালৰ

এইবাৰ শুনাবলৈ লৈছো কিশোৰ কুমাৰ আৰু সংগীতবৃন্দৰ কণ্ঠত মাঞ্চলী ছবিখনৰ এটি গীত। আনন্দ বক্সীৰ গীতৰ কথা আৰু সংগীত লক্ষ্মীকান্ত পিয়াৰেলালৰ।

মাঞ্চলী ছবিখনৰ গীতটি শুনিলে। এইবাৰ শুনো আহক কুমাৰ জলালাবাদীৰ গীতৰ কথা আৰু শনি কমিৰ সংগীতেৰে মহম্মদ ৰফি আৰু আশা ভোচলেৰ কণ্ঠত মহুৱা ছবিখনৰ এটি গীত।

হাসরত জয়পুরীৰ গীতৰ কথা আৰু শংকৰ জয়কিষণৰ সংগীতেৰে মহম্মদ ৰফিৰ কণ্ঠত শুনোৱা হওক ব্ৰহ্মচাৰী ছবিখনৰ এটি গীত।

ব্ৰহ্মচাৰী ছবিখনৰ গীতটি শুনিলে শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰৰ পৰা। এইবাৰ শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠত তুমছে অচ্ছা কৌন হে ছবিখনৰ এটি গীত। হস্ৰত জয়পুৰীৰ গীতৰ কথা আৰু সংগীত শংকৰ জয়কিষণৰ।

হামছে আচ্ছা কৌন হে ছবিখনৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনো আহক আশা ভোছলে, মান্না দে আৰু সংগীৰবিন্দৰ কণ্ঠত শ্ৰী সৰস্বী ছবিখনৰ এটি গীত। শৈলেন্দ্ৰৰ গীতৰ কথা আৰু সংগীত শংকৰ জয়কিষণৰ।

0: কিশোৰ কুমাৰ আৰু আশা ভোছলেৰ কণ্ঠত তিন দেৱীয়া ছবিখনৰ এই গীতটিৰে সামৰা হল মধুবন অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ আপাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি নিচামুক্ত ভাৰত অভিযানৰ অধীনত ভাৰ্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব আৰু ভাৰত আজি ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। ফ্ৰান্সত চলি থকা G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ বাবে ইভিয়ান চহৰখন সম্প্ৰতি আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ কেন্দ্ৰবিন্দুৰূপে পৰিগণিত হৈছে। সন্মিলনত সহযোগী দেশৰূপে অংশগ্ৰহণ কৰা ভাৰতৰ হৈ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত ৱাশ্বিংটন DCত নেতা দুগৰাকী অন্তিমবাৰৰ বাবে মুখামুখিকৈ বৈঠকত মিলিত হৈছিল। আজিৰ বৈঠকত উভয় পক্ষই বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে দুয়োখন দেশৰে স্বাৰ্থ জড়িত হৈ থকা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ লৈ মত বিনিময় কৰিব বুলি আশা কৰা হৈছে। বিভিন্ন জটিল আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহলে নতুন দিল্লীত দৃষ্টি নিবদ্ধ কৰা হেতু ভাৰতৰ ক্ৰমাগতভাৱে অন্যতম আন্তঃৰাষ্ট্ৰীয় শক্তিৰূপে উত্থান ঘটিছে আৰু এনে সময়তে হ'বলগীয়া শ্ৰীমোদী আৰু শ্ৰীট্ৰাম্পৰ এই বৈঠকখনে বিশেষ গুৰুত্ব বহন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি সকলোৰে সুবিধাৰ বাবে সুষম, সৰ্বাম্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ পুনৰুজ্জীৱিত কৰা বিষয়ত আয়োজিত সন্মিলনৰ এখন কৰ্মশালাতো অংশ ল'ব। ইয়াৰ লগতে শ্ৰীমোদীয়ে দুপৰীয়াৰ আহাৰৰ সৈতে আয়োজন কৰা কৃত্ৰিম বুদ্ধিমত্তাৰ নিৰাপদ, দ্ৰুত আৰু ফলপ্ৰসূ নিয়োগ নিশ্চিত কৰা বিষয়ক আন এটা আলোচনাতো ভাগ ল'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্মিলনৰ আপাহতে আজি ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ' কষ্টা আৰু ইউৰোপীয় আয়োগৰ অধ্যক্ষ ভন ডাৰ লিয়েনৰ সৈতে এখন ত্ৰিপাক্ষিক বৈঠকত ভাগ লোৱাৰ কথা আছে। শ্ৰীমোদীয়ে আজি দিনটোতে জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জৰ সৈতেও আলোচনাত মিলিত হ'ব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰ আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানৰ সৈতে পৃথক পৃথককৈ দ্বিপাক্ষিক বৈঠকত ভাগ লয়। তেওঁ কালি কেনিয়াৰ ৰাষ্ট্ৰপতি উইলিয়াম ৰুটো, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ এল চিচি, জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচি আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে মিউঙকো সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা অনুসৰি বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰীমোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিয়ে উভয় দেশৰ সম্পৰ্কৰ ইতিবাচক দিশসমূহক আদৰণি জনাই আৰু কৌশলগত সহযোগিতা গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। দুয়োগৰাকী নেতাই লগতে তৰলীকৃত প্ৰাকৃতিক গেছ, তৰলীকৃত পেট্ৰলিয়াম গেছ আৰু কয়লাৰ সৈতে জড়িত বাণিজ্যিক ব্যৱস্থাকে ধৰি অৰ্থনৈতিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইপিনে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে ভিজন 2035ৰ অধীনত ভাৰত ব্ৰিটেইনৰ সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি, শিক্ষা আৰু জনসাধাৰণৰ সহযোগিতাৰ শলাগ লয়। বেংগালুৰুত লিভাৰপুল বিশ্ববিদ্যালয় আৰু মুম্বাইত ইয়ক আৰু ব্ৰিষ্টল বিশ্ববিদ্যালয়কে ধৰি ভাৰতত ব্ৰিটিছ বিশ্ববিদ্যালয়ৰ কেম্পাছ স্থাপনৰ ক্ষেত্ৰত শেহতীয়াকৈ হোৱা অগ্ৰগতিৰ কথা উল্লেখ কৰি দুয়োখন দেশৰ মাজত ৰূপায়িত শক্তিশালী শিক্ষা সহযোগিতাক লৈ নেতা দুগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ সৈতে বিশ্ব স্বাস্থ্য আৰু উন্নয়নৰ সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে G7 ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহে একাধিক পদক্ষেপৰ কথা ঘোষণা কৰিছে। G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত নেতাসকলে কংগো আৰু উগাণ্ডাত পুনৰ দেখা দিয়া ইবোলা প্ৰাদুৰ্ভাৱৰ প্ৰতি সমন্বিত আন্তঃৰাষ্ট্ৰীয় সঁহাৰিৰ আহ্বান জনায়। ভাৰত, ইজিপ্ত, কেনিয়া আৰু দক্ষিণ কোৰিয়াই সীমান্ত পৰ্যবেক্ষণ আৰু সম্প্ৰদায়ভিত্তিক সচেতনতাকে ধৰি অধিক শক্তিশালী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। নেতাসকলে ইবোলা ভাইৰাছৰ প্ৰতিষেধক আৰু চিকিৎসা পদ্ধতিৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰাষ্ট্ৰসমূহে কৰ্কট ৰোগৰ বিৰুদ্ধে বিশ্বব্যাপী চলি থকা যুঁজখন ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ভাৰত আৰু ব্ৰাজিলকে ধৰি অংশীদাৰ দেশসমূহৰ সহযোগিতাত নেতাসকলে কৰ্কট ৰোগৰ গৱেষণা আৰু বিকাশমূলক প্ৰযুক্তিৰ দায়িত্বশীল ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে ৰোগ প্ৰতিৰোধ, আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু গুণগত স্বাস্থ্যসেৱাৰ সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰতো জোৰ দিয়া হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে অভিভাৱক আৰু পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা পষ্টত সংস্থাটোৱে কয় যে টেলিগ্ৰামৰ জৰিয়তে বহু দুষ্টচক্ৰই পুনৰবাৰ হ'বলগীয়া নীট পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত যোগান ধৰাৰ বাবে পৰীক্ষাৰ্থীসকলৰ পৰা 14,000ৰ পৰা 25,000 টকা পৰ্যন্ত দাবী কৰিছে। পৰীক্ষাৰ বাবে এইধৰণৰ কোনোধৰণৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংস্থাৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে এইবেলি প্ৰতিখন প্ৰশ্নকাকত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰি যুগুতাই উলিওৱা হৈছে আৰু কোনোধৰণৰ বেমেজালিৰ সৃষ্টি নোহোৱাকৈ পৰীক্ষা পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশ্নকাকত প্ৰস্তুত কৰাৰে পৰা সেইসমূহৰ অনুবাদ, ছপা, এঠাইৰ পৰা আন ঠাইলৈ নি সংৰক্ষণ কৰা আদি সকলো দিশতে সংস্থাই বিভিন্ন সুৰক্ষা পদ্ধতি অৱলম্বন কৰিছে বুলি শ্ৰীসিঙে প্ৰকাশ কৰে।
2: CNTA is committed 100% to ensure that no malpractice will happen. Every question paper which has been made, every question which is made, has been made in a complete secure manner. We have added layers of security to what is normally done. We have taken every single precaution to ensure that nobody who is involved in setting up the question papers or translating them or printing them or moving them or storing them till the date of the examination is compromised in any manner. That responsibility NTA has taken. We have taken help from multiple agencies, all the Ministry of Home, the Paramilitary, Department of Post, Ministry of Defense, Ministry of External Affairs, and the state governments, state police, state administration, chief secretaries, everybody is helping NTA. And this is the commitment that India has to our young minds, and we will ensure that the examination is conducted in a flawless manner at all the 5,440 centers within India and 14 centers outside India.
1: শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সপ্তাহ মুকলি কৰিব। জনসাধাৰণৰ অংশগ্ৰহণ, স্বেচ্ছাসেৱকৰ সহযোগিতা বৃদ্ধি আৰু সমগ্ৰ দেশত নিচাৰ প্ৰতি আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই উদ্যম গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নিচামুক্তি মিত্ৰৰ বাবে ব্যক্তিগত ডেশবোৰ্ড আৰু নিচামুক্তি ভাৰত অভিযান সম্পৰ্কীয় এখন চুটিছবিকে ধৰি ভালেমান গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰিব। ডঃ কুমাৰে কয় যে সপ্তাহজোৰা অভিযানৰ সময়ত সমগ্ৰ দেশতে সজাগতা সৃষ্টি আৰু সমূহীয়া অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে ভালেমান কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত কালি যমুনা নদী পুনৰ সজীৱ কৰাৰ লক্ষ্যৰে দীৰ্ঘদিনীয়া কিছাও বহুমুখী বান্ধ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত ছখন ৰাজ্যৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গৃহ মন্ত্ৰালয়ে জনোৱা অনুসৰি নতুন দিল্লীত অনুষ্ঠিত বৈঠকখনত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানে এই প্ৰকল্পৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিবলৈ সন্মত হয়। চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত প্ৰকল্পটো কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদনৰ বাবে উত্থাপন কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে চুক্তিবদ্ধ পুঁজি আৰ্হিৰ অধীনত প্ৰকল্পটোৰ পানীৰ উৎপাদনৰ ব্যয়ৰ 90% বহন কৰিব আৰু বাকী 10% ব্যয় ছখন ৰাজ্যই বহন কৰিব। ভাৰত আজি আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা দেওবাৰে প্ৰতিযোগিতাত নিজৰ প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে 64 ৰাণত জয়লাভ কৰিছিল। ভাৰতে আজি আফগানিস্তানৰ বিৰুদ্ধে চলি থকা তিনিখনীয়া এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। খেলখন লক্ষ্ণৌৰ শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত দিনৰ 1:30 বজাত আৰম্ভ হ'ব। শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটো ইতিমধ্যে শৃংখলাত 1-0 ফলাফলেৰে আগবাঢ়ি আছে আৰু আজিৰ খেলখনত জয়লাভেৰে দলটোৱে শৃংখলা হস্তগত কৰাৰ আপ্ৰাণ প্ৰয়াস কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত আই গ্ৰুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ এমবাপে দ্বিতীয়টো গ'ল দিয়াৰ লগে লগে খেলুৱৈগৰাকী দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় খেলত ফ্ৰান্সৰ হৈ 58টা গ'ল দিছে। এই কৃতিত্ব অৰ্জনৰ বাটত তেওঁ বিশ্বকাপত সৰ্বাধিক গ'ল দিয়া খেলুৱৈ তালিকাত আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিক অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে কালি লছ এঞ্জেলেছৰ ছফি ষ্টেডিয়ামত নিউজিলেণ্ড আৰু ইৰাণৰ মাজত অনুষ্ঠিত খেলখন 2-2 ফলাফলত অমীমাংসিত হৈ ৰয়। একেদৰে মিয়ামিত উৰুগুৱে আৰু ছৌদি আৰবৰ মাজত আৰু চিটল ষ্টেডিয়ামত বেলজিয়াম আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত দুয়োখন খেলেই 1-1 ফলাফলত অমীমাংসিত হৈ ৰয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ আপাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সমাগত নীট পৰীক্ষাৰ পূৰ্বে পৰীক্ষাৰ্থীসকলক অনলাইন মঞ্চত বিয়পা জালিয়াতিসমূহৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। আৰু ভাৰত আজি আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
0: মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত এটি গীত।

ভূপেন হাজৰিকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীতটি শুনিলে। এইবাৰ শুনোৱা হওক শুভ্ৰা বৰুৱাৰ কণ্ঠত গণেশ চন্দ্ৰ গগৈ ৰচিত এটি গীত। গীতটিৰ সুৰ আৰু সংগীত পৰিচালনা হীৰেণ গোহাঁইৰ।

ইয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো এটা শাখাত বিই বা বি টেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথামেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থীয়ে ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থীয়ে স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SSC.NIC.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট IndianAirForce.NIC.in। আবেদনৰ শেষ তাৰিখ 19 জুন। আমাৰ নিয়োগ বাতৰিও ইমানেই।

26 কিলোহার্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো দিগন্ত কলিতাৰ কণ্ঠৰীতি গীত।

0: গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিগত 3 বছৰত মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ প্ৰক্ৰিয়া। জনসাধাৰণক স্বচ্ছ আৰু নিৰাপদ ইন্ধন যোগানৰ বাবে মুখ্যমন্ত্ৰীৰ মঙলদৈ আৰু তেজপুৰত PNG আৰু CNG প্ৰকল্প উদ্বোধন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজাতিন। আৰু বিশ্বকাপত মেছিৰ হেট্ৰিক, এমবাপ্পেৰ 2টা গ'লেৰে আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ অভিযান আৰম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ কঠোৰ পদক্ষেপৰ ফলত ৰাজ্যত গঁড় চিকাৰৰ ঘটনা ক্ৰমাৎ শূন্যলৈ হ্ৰাস পাইছে। বন বিভাগৰ তথ্য অনুসৰি 2021 চনৰ পৰা 2026 চনলৈকে চোৰাং চিকাৰীৰ হাতত 7টা গঁড়ে প্ৰাণ হেৰুৱাইছে। ইয়াৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2021 চনত 2টা, 2023ত 1টা আৰু 2024 চনত 2টা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰাৰ বিপৰীতে 2023 চনত মানস আৰু ওৰাঙত 1টাকৈ গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰে। ইপিনে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত মানস ৰাষ্ট্ৰীয় উদ্যানে নতুন নিদৰ্শন দাঙি ধৰিছে। বিগত 3 বছৰত উদ্যানখনত গঁড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বহু বছৰ ধৰি অসমৰ বনাঞ্চলত চোৰাং চিকাৰে ভাবুকিৰ সৃষ্টি কৰি আহিছিল যদিও বন বিভাগৰ বিষয়াকৰ্মীৰ অক্লান্ত নিষ্ঠা, সাহস আৰু নিৰৱচ্ছিন্ন সুৰক্ষা ব্যৱস্থাৰ ফলস্বৰূপে মানাহত সম্প্ৰতি চোৰাং চিকাৰ প্ৰতিৰোধত অভূতপূৰ্ব সফলতা লাভ কৰিব পৰা গৈছে। তেওঁ কয় যে বৰ্তমানে মানস ৰাষ্ট্ৰীয় উদ্যানত প্ৰতিমাহে প্ৰায় 38,000 কিলোমিটাৰ এলেকাত নিয়মীয়াকৈ টহল দিয়া হয়। কঠোৰ প্ৰচেষ্টা, আধুনিক পহৰাদাৰী ব্যৱস্থা আৰু সজাগ জনসাধাৰণৰ সহযোগিতাই মানসক বন্যপ্ৰাণী সংৰক্ষণৰ অনন্য সফলতাৰ কাহিনীত পৰিণত কৰিছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ চলোৱা হ'ব। অসম অন্যান্য পিছপৰা শ্ৰেণী আয়োগে এই জৰীপ সম্পন্ন কৰিব। আয়োগৰ কাৰ্যালয়ত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ পাছত সামাজিক ন্যায় আৰু সবলীকৰণ তথা সংখ্যালঘু কল্যাণ আৰু উন্নয়ন মন্ত্ৰী অশ্বিনী ৰয় চৰকাৰে কালি এই বিষয়ে প্ৰকাশ কৰে। অন্যান্য পিছপৰা আৰু অতি অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জাতি জনগোষ্ঠীৰ বিকাশৰ বাবে এই জৰীপৰ প্ৰয়োজন হৈছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে নতুনকৈ অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত 7টা জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা হৈছে। 15টাৰো অধিক জনগোষ্ঠীক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনাধীন হৈ আছে বুলি তেওঁ কয়। এই জৰীপৰ জৰিয়তে যোগ্যসকলে প্ৰাপ্য সুবিধা লাভ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মঙলদৈ আৰু তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছৰ যোগান প্ৰকল্প তথা উহানি পথাৰ আৰু গৰৈমাৰীত 2টা CNG প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। জনসাধাৰণক নিৰাপদ আৰু স্বচ্ছভাৱে ইন্ধন যোগানৰ বাবে এই পদক্ষেপ লোৱা হৈছে। অসম গেছ কোম্পানী লিমিটেড আৰু অইল ইণ্ডিয়া লিমিটেডৰ যুটীয়া উদ্যোগত গঠিত উত্তৰ পূব গেছ বিতৰণ কোম্পানী লিমিটেডে এই গেছ যোগানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ জনসাধাৰণৰ সুবিধা হোৱাকৈ শক্তিখণ্ডৰ যোগানকাৰী পৰিৱৰ্তনেৰে আন্তঃগাঁথনিমূলক প্ৰকল্প উৎসৰ্গা কৰা হৈছে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বৰ শক্তিখণ্ড সংকটৰ সন্মুখীন হৈছিল আৰু ভাৰতত ব্যৱহৃত ৰন্ধন গেছৰ আমদানিতো সমস্যাৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে দেশৰ শোধনাগাৰসমূহৰ ৰন্ধন গেছৰ উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে পাইপযুক্ত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিবলৈ আহান জনাইছে। অসমত প্ৰাকৃতিক গেছ যোগানৰ সৈতে জড়িত কোম্পানীসমূহে 10-15 লাখ গ্ৰাহকক PNG সংযোগ দিব পাৰিলে ৰন্ধন গেছ ৰাহি হ'ব আৰু দেশৰ অৰ্থনৈতিক ক্ষেত্ৰতো বৰঙণি যোগাব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
2: PNGৰ লগতে নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী বা NEDCLৰ আৰু এটা দায়িত্ব হৈছে CNGৰ বিতৰণ। তেওঁলোকে তেজপুৰ চহৰত CNGৰ মাডাৰ ষ্টেচন স্থাপন কৰিছে। ইয়াৰ ফলত বিশেষকৈ লোকেল যিবিলাক 2-wheeler, 3-wheeler তেওঁলোকে CNGলৈকে পৰিৱৰ্তন হ'ব, সুবিধা পাব। মই ভাবো যে এই CNG মাডাৰ ষ্টেচন আৰু যিটো বুষ্টাৰ ষ্টেচন আমি কৰিছো তাৰো ভাল ব্যৱহাৰ হ'ব আৰু আমাৰ ৰাইজে প্ৰাকৃতিক গেছ আৰু CNG 2টাকে আদৰণি জনাব।
1: উল্লেখযোগ্য যে মঙ্গলদৈত ঘৰুৱা পাইপযুক্ত প্ৰাকৃতিক গেছ যোগান আঁচনিৰ অধীনত কমেও 100টা পৰিয়ালক ৰন্ধন গেছৰ সংযোগ দিয়া হৈছে আৰু কমেও 30টা পৰিয়ালে নিয়মীয়াকৈ গেছৰ যোগান লাভ কৰিবলৈ আৰম্ভ কৰিছে। যোৱা মাৰ্চত তেজপুৰত পাইপযুক্ত প্ৰাকৃতিক গেছ যোগান আৰম্ভ কৰা হৈছিল আৰু সম্প্ৰতি 1400তকৈ অধিক পৰিয়ালক এই ব্যৱস্থাৰে সামৰি লোৱা হৈছে। কালি তেজপুৰৰ পতঞ্জলি আয়ুৰ্বেদ লিমিটেডলৈ ঔদ্যোগিক পাইপযুক্ত প্ৰাকৃতিক গেছ যোগানৰ শুভাৰম্ভ কৰা হয় যদিও পতঞ্জলিয়ে ইতিমধ্যে উত্তৰ পূব গেছ বিতৰণ লিমিটেডৰ প্ৰায় দৈনিক 5000 ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ ব্যৱহাৰ কৰি আছে। এই চাহিদা 6000লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই ব্যৱহাৰ প্ৰায় 9000 পৰিয়ালৰ ৰন্ধন গেছৰ ব্যৱহাৰৰ সমান বুলি কোৱা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 2% বৰ্ধিত হাৰত মৰগীয়া বানচ লাভ কৰিব। এই মৰগীয়া বানচ পূৰ্বৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি কৰা হৈছে। জুলাই মাহৰ দৰমহাৰ সৈতে কৰ্মচাৰীসকলে এই বানচ লাভ কৰিব। ৰাজ্যৰ বিত্ত বিভাগে কালি মৰগীয়া বানচ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে। অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত কালি 6ৰ পৰা 31 জুলাইলৈ চলিবলগীয়া 26-দিনীয়া বাজেট অধিৱেশনৰ বিতং কাৰ্যসূচীত অনুমোদন জনোৱা হয়। এই অনুসৰি বিধানসভাৰ আসন্ন অধিৱেশনৰ সময়ছোৱাত মুঠ 21 দিন বৈঠক অনুষ্ঠিত হ'ব। 10 জুলাইত বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপন কৰিব। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, জাকিৰ হুছেইন ছিগদাৰ, শ্বেৰমান আলী আহমেদ, মুজিবুৰ ৰহমান আৰু ডঃ জয়প্ৰকাশ দাস উপস্থিত থাকে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত অংশ লয়। ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বান প্ৰস্তুতিমূলক বৈঠকত অংশগ্ৰহণ কৰি সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলাৰ বাবে বিভাগীয় বিষয়াসকলক সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। ধেমাজিৰ জিলা আয়ুক্ত ৰাহুল জাবিৰ সুৰেশৰ দ্বাৰা আয়োজিত এই বৈঠকত মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত ক্ষতিগ্ৰস্তসকলৰ বাবে আশ্ৰয় শিবিৰ, চিকিৎসা সেৱা, ঔষধ, খাদ্য সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানীৰ লভ্যতা সংক্ৰান্তীয় প্ৰস্তুতিৰ বুজ লয় আৰু সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ বিষয়াৰ সৈতে নৈ কাষৰীয়া অঞ্চলৰ মথাউৰিৰ স্থিতিৰ বিষয়েও বিতংভাৱে আলোচনা কৰে আৰু যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
3: ধেমাজিত প্ৰত্যেক বছৰে বানপানী হয় আৰু যথেষ্ট ক্ষয় ক্ষতি হয়। বাৰিষা যিকোনো মুহূৰ্ততে বানপানী হ'ব পাৰে ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে ধেমাজি। তাৰ প্ৰস্তুতি কেনেকুৱা চলাই থৈছে এই আমি গম ললোঁ আৰু প্ৰয়োজনীয় নিৰ্দেশনাখিনি আমি দিলোঁ।
1: ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজা দিন। ৰূপান্তৰেহে জগত ধুনীয়া কৰে বুলি ভৱিষ্যমুখী সমাজ নিৰ্মাণৰ পণ লোৱা সুন্দৰৰ পূজাৰীগৰাকী প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা, গীত নাট কবিতাকে ধৰি সাহিত্যৰ মেটমৰা সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সব্যসাচী শিল্পী আছিল। 1903 চনৰ এই দিনটোতে ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত শিল্পীগৰাকীৰ জন্ম হৈছিল। গীত মাত সাহিত্য সাধনাৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় ভূমিকা লোৱা শিল্পীগৰাকীৰ সৃষ্টিসমূহে সমাজৰ সকলো স্তৰৰ লোকক আগবাঢ়ি যোৱাৰ প্ৰেৰণা দিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুন্দৰৰ সাধক ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক উপজা দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসমৰ কলা সংস্কৃতি, সাহিত্য সংগীত আৰু চলচ্চিত্ৰ ক্ষেত্ৰলৈ শিল্পীগৰাকী আগবঢ়াই যোৱা অনন্য বৰঙণিয়ে অসমীয়া জাতিৰ আত্মপৰিচয়ক অধিক শক্তিশালী কৰাৰ লগতে সমাজত ঐক্য, সম্প্ৰীতি আৰু মানৱতাৰ মহান বাৰ্তাক প্ৰসাৰিত কৰিছে বুলি মন্তব্য কৰে। অসম সাহিত্য সভা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া উদ্যোগত ধেমাজি জিলাৰ গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অহা 20 জুনত কলাগুৰু বিষ্ণুৰ ৰাভা দিৱস অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বিশিষ্ট লোকশিল্পী তৰাৱতী মিলি বৰীলৈ 2026 বৰ্ষৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী, পদ্মশ্ৰী সন্মানেৰে বিভূষিত যাদৱ পায়েং, মন্ত্ৰী ডঃ অনোজ পেগু আৰু শংকৰদেৱ সংঘৰ পদাধিকাৰ ডঃ ভৱেন্দ্ৰনাথ ডেকা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি সাক্ষ্য প্ৰদানৰ বাবে আদালতে 4গৰাকী এজাহাৰ দাখিলকাৰী বিপুল ফুকন, জিতু ফুকন, বিকাশ শইকীয়া আৰু যাদৱ শইকীয়ালৈ চমন জাৰি কৰিছে। আদালতত কালি 3গৰাকী সাক্ষী মৌচম বৰা, গৌৰাংগ দত্ত আৰু দিগন্ত দাসে সাক্ষ্য প্ৰদান কৰে। অভিযুক্ত পক্ষৰ অধিবক্তাসকলে 3গৰাকী সাক্ষীকে প্ৰশ্ন কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছত এই ঘটনাৰ তদন্ত বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এজাহাৰ দাখিল হৈছিল। এজাহাৰ দাখিল কৰা লোকসকলৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰি আছে। অহা 20 জুন পৰ্যন্ত এই লোকসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। মেলাত অংশগ্ৰহণ কৰিবলগীয়া হাজাৰ তীৰ্থযাত্ৰীৰ বাবে সুৰক্ষিত, সুগম আৰু স্বাচ্ছন্দ্যপূৰ্ণ তীৰ্থযাত্ৰাৰ অভিজ্ঞতা নিশ্চিত কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে ব্যাপক প্ৰস্তুতি আৰু ব্যৱস্থা গ্ৰহণ কৰিছে। মেলাৰ সময়ছোৱাত তীৰ্থযাত্ৰীৰ ভিৰ বহুগুণে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূব সীমান্ত ৰেলৱে বিশেষ ৰেলৰ চলাচল, অহৰ্নিশে টিকট বিক্ৰীৰ সুবিধা, অতিৰিক্ত সুৰক্ষাকৰ্মী নিয়োগ, হেল্প ডেস্ক আৰু অনুসন্ধান কেন্দ্ৰ স্থাপন তথা তীৰ্থযাত্ৰীৰ বাবে খাদ্যৰ পেকেট আৰু খোৱাপানী বিতৰণ আদিৰ অন্তৰ্ভুক্তিৰে বিভিন্ন যাত্ৰীকেন্দ্ৰিক ব্যৱস্থা গ্ৰহণ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত আই গ্ৰুপৰ এখন খেলত ফ্ৰান্সে ছেনেগালক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনত ফ্ৰান্সৰ এমবাপ্পে দ্বিতীয়টো গ'ল দিয়াৰ লগে লগে খেলুৱৈগৰাকী দেশখনৰ হৈ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰূপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় খেলত ফ্ৰান্সৰ হৈ 58টা গ'ল দিছে। এই কৃতিত্ব অৰ্জনৰ বাটত তেওঁ বিশ্বকাপত সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰ তালিকাত আৰ্জেণ্টিনাৰ লিঅ'নেল মেছিক অতিক্ৰম কৰে। আনহাতে এই গ্ৰুপৰে যোৱা নিশা অনুষ্ঠিত আন এখন খেলত নৰৱে ইৰাকৰ বিৰুদ্ধে 4-1 গ'লৰ ব্যৱধানত বিজয় অৰ্জন কৰে। ইপিনে প্ৰতিযোগিতাত আজি বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই জয়েৰে অভিযান আৰম্ভ কৰিছে। পুৱা অনুষ্ঠিত গ্ৰুপ জেৰ খেলখনত 3 বাৰকৈ বিশ্বকাপ দখল কৰা দলটোৱে অধিনায়ক লিঅ'নেল হেট্ৰিকৰ গৌৰৱেৰে আলজেৰিয়াৰ বিৰুদ্ধে 3-0 গ'লত জয় অৰ্জন কৰিছে। বিশ্বকাপৰ আজি ভাৰতীয় সময় অনুসৰি পুৱা 9:30 বজাত অষ্ট্ৰিয়াই জৰ্ডানৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে নিশা 10:30 বজাত পৰ্টুগালে ডি আৰ কংগোৰ বিৰুদ্ধে খেলি অভিযান আৰম্ভ কৰিব। নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথম খেলত অংশ ল'ব। ভাৰত আজি আই চি চি মহিলা টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি লিডছৰ হেডিংলেট সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে গ্ৰুপৰ প্ৰথম খেলত পাকিস্তানৰ মহিলা দলক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ভাৰত আৰু আফগানিস্তান পুৰুষ ক্ৰিকেট দলৰ মাজত চলি থকা 3খনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইত অনুষ্ঠিত হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
4: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ 2% মৰগীয়া বানচ বৃদ্ধি, জাপানৰ প্ৰধানমন্ত্ৰীৰ সমাগত অসম ভ্ৰমণ, ৰাজ্যত উদ্ভৱ হোৱা জাপানীজ এনকেফেলাইটিছজনিত পৰিস্থিতিত অসম বিধানসভাৰ পূৰ্ণাংগ বাজেট আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী ব্ৰস্ত আৰু অসম বিলাসিনী প্ৰত্যক্ষ কৰি ডঃ প্ৰীতাম্বৰ দেৱ গোস্বামীয়ে আৱেগিক হৈ উঠাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে G7 ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ বাবে ফ্ৰান্সলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্লোভাকিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত কৰাৰ বাতৰিটো দৈনিক জনমভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে একেটা বাতৰিক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে এই সন্মান প্ৰধানমন্ত্ৰীগৰাকীয়ে 140 কোটি ভাৰতীয়ৰ নামত উচৰ্গা কৰা বুলি বিশেষভাৱে উল্লেখ কৰিছে। কাকতখনে ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকলাপ, 5 বছৰত চোৰাং চিকাৰীৰ হাতত মৃত্যু মাত্ৰ 7টা গড় শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অখেলুৱৈ সুলভ মনোভাৱৰ বাবে ইৰাণে খেলত স্বাভাৱিক ছন্দ লাভ নকৰা বুলি এটা খেলৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে এটা বাতৰিও প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বিশ্বৰ শ্ৰেষ্ঠ 5% বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ 4গৰাকী অধ্যাপকে স্থান লাভ কৰাৰ বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ইপিনে ৰাজ্যত ক্ৰমাগতভাৱে পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰিটোক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আকৌ দ্য চেণ্টিনেল কাকতে এতিয়াৰে পৰা কাহৰ চিৰাপ ফাৰ্মাচীৰ পৰা কিনিবলৈ চিকিৎসকৰ নিদান পত্ৰ বাধ্যতামূলক হ'ব বুলি চৰকাৰে জাননী জাৰি কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক অৰুণিমা গোস্বামীৰ পৰা পৰৱৰ্তী বাতৰি শুনো।
1: সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ছুবেদাৰ মেজৰ তথা বিশিষ্ট আইনজীৱী প্ৰতাপ কুমাৰ শৰ্মাৰ 81 বছৰ বয়সত আজি পুৱতি নিশা কামৰূপৰ লেজাৰ নিজা বাসভৱনত দেহাৱসান ঘটে। উল্লেখযোগ্য যে জীৱিত কালত নেত্ৰদান কৰি যোৱা হেতুকে দেহাৱসানৰ পাছত তেওঁৰ চকুজুৰি গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসাকৰ্মীৰ দলে সংগ্ৰহ কৰে। হাউলিৰ মৌটুপুৰী গাঁৱৰ বাসিন্দা বি এইচ কলেজৰ প্ৰাক্তন অধ্যাপক আৰু দীনদয়াল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গুণীন ৰণা দাসৰ কালি পাটনা হস্পিটেলত দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিগত তিনি বছৰত মানস ৰাষ্ট্ৰীয় উদ্যানত গড় আৰু বাঘ চিকাৰৰ এটাও ঘটনা সংঘটিত হোৱা নাই বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাজ্যত শীঘ্ৰে অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠীৰ জৰীপ প্ৰক্ৰিয়া। জনসাধাৰণক স্বচ্ছ আৰু নিৰাপদ ইন্ধন যোগানৰ বাবে মুখ্যমন্ত্ৰী মঙলদৈ আৰু তেজপুৰত পি এন জি আৰু চি এন জি প্ৰকল্প উদ্বোধন। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি 124 সংখ্যক উপজাদিন আৰু বিশ্বকাপত মেছিৰ হেট্ৰিক। এমবাপ্পে দুটা গলেৰে আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ অভিযান আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰেহুপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো ৰূপালী ঢৌ অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো অৰ্চনা দাস আৰু দীপেন বৰুৱাৰ কণ্ঠত উপগ্ৰহ ছবিখনৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আলকা ইয়াগনিক আৰু উদিত নাৰায়ণৰ কণ্ঠত ক্যামত সে ক্যামত তক ছবিখনৰ এই গীতটি।

কেকেৰ কণ্ঠৰে গীতটিৰে সামৰা হ'ল ৰূপালী ঢৌ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় 9:45 গৈছে। অন্ত পৰিল আজিৰ প্ৰভাতী অধিৱেশনৰো। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমচুৰলৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশনৰ অনুষ্ঠান। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মঞ্জুৰী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, ফটিক চন্দ্ৰ বৰ্মন আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ, আৰু ষ্টুডিঅত মই আৰাধনা বৰা। এতিয়া আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠানটিৰ। আজি প্ৰথমে শুনাবলৈ লৈছো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত কেইটিমান গীত। প্ৰথম গীতটি শুনো আহক দিলীপ দাসৰ কণ্ঠত।

দিলীপ দাসৰ কণ্ঠৰ গীতটি শুনিলে। এবাৰ জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত আন এটি গীত শুনোৱা হওক সমবেত কণ্ঠত।

সমবেত কণ্ঠৰ গীতটি শুনিলে। এইবাৰ বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত আন এটি গীত শুনোৱা হওক।

বীরেন্দ্রনাথ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। এবাৰ সমবেত কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচিত আন এটি গীত শুনোৱা হওক।

শ্ৰোতাসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীতকেইটি শুনিলে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো ৰাণু বৈশ্যৰ কণ্ঠত সত্যপ্ৰভা দাসে লিখা এটি গীত, প্ৰযোজনা জিতেন দেৱৰ।

ৰাণী বৈশ্যৰ কণ্ঠত সত্যপ্ৰভা দাসে লিখা গীতটি শুনিলে গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

অনুষ্ঠান যুববাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত আছো মই শাশ্বতী তালুকদাৰ আৰু মোৰ সৈতে আছে পম্পী মালাকাৰ।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে আহকচোন জানি লওঁ কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 নিবেদন কৰা হ'ব তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী এনি ভূঞাৰ কথিকা অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান। তন্ময় শৰ্মাৰ খেয়াল শুনিবলৈ পাব 6:30।

7:45 নিবেদন কৰা হ'ব বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান। আজিৰ অনুষ্ঠানৰ বিষয় শব্দ অভিযন্তা হিচাপে কৰ্মসংস্থাপন। অনুষ্ঠানটিত অতিথিৰূপে উপস্থিত থাকিব ডক্টৰ ভূপেন হাজৰিকা, আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ অডিঅ'গ্ৰাফী, ছাউণ্ড ইঞ্জিনিয়াৰিং আৰু এপ্লাইড এক্টিং বিভাগৰ মুৰব্বী ফাৰুক ইকবাল। অনুষ্ঠানটিৰ আগ ধৰিব শ্ৰুতি ডেকাই। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হ'ব আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব মনোৰঞ্জন, নিয়োগ প্ৰত্যেকী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55, 6:10 নিবেদন কৰা হ'ব জিকিৰ। লোকগীত শুনিবলৈ পাব 6:30, 7:45 নিবেদন কৰা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকিব কণ্ঠশিল্পী মধুস্মিতা মেধি আৰু সাবিত্ৰী মেধি, আৰু ধৰিব ভাস্কৰ শইকীয়াই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আৰম্ভ কৰিবলৈ ওলাইছো মনোৰঞ্জন অনুষ্ঠানটি। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইটিমান জ্যোতিষ সংগীতেৰে। প্ৰথমে শুনক দীপেন বৰুৱা আৰু ককিলা গোস্বামীৰ কণ্ঠত এই গীতটি।

1903 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। অসমীয়া ভাষা, সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশু সাহিত্য আদি সকলো দিশতে তেখেতে বৰঙণি আগবঢ়াই থৈ গৈছে। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ৰূপকোঁৱৰ বুলিও কোৱা হয়। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত শুনোচোন আহক অন্য কেইটিমান জ্যোতি সংগীত।

জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। তেখেতে 1935 চনত অসমৰ প্ৰথমখন অসমীয়া ছবি জয়মতী নিৰ্মাণ কৰে। লক্ষ্মীনাথ বেজবৰুৱাৰ 17 শতিকাৰ অসমৰ সতী জয়মতী নাটকৰ ওপৰত ভিত্তি কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজি মনোৰঞ্জন সজোৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালদেৱৰ কেইটিমান সুমধুৰ গীতেৰে। প্ৰিয় শ্ৰোতা, জ্যোতিপ্ৰসাদ আগৰৱালদেৱে প্ৰায় 300 গীত ৰচনা কৰি সেইসমূহক তেখেতে নিজেই সুৰ দিছিল। জ্যোতিপ্ৰসাদ আগৰৱালদেৱে ৰচনা কৰা এই গীতসমূহকে জ্যোতি সংগীত বুলি অভিহিত কৰা হয়।

জ্যোতিপ্ৰসাদ আগৰৱালা আছিল তিনিখনৰ শিল্পী, অৰ্থাৎ তেওঁ আছিল অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ। তেওঁৰ কলমক শক্তি হিচাপে ব্যৱহাৰ কৰিছিল, কলমেই তেওঁৰ অসমীয়া জাতিক জগাই তুলিছিল। তেওঁ গীতেৰে আন্ধাৰ বিনাশ কৰাৰ কথা কৈছিল, বিকাশৰ কথা কৈছিল, সমাজ পৰিৱৰ্তনৰ কথা কৈছিল, সমাজ ৰূপান্তৰৰ কথা কৈছিল।

0: সকলোৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। আজিৰ মনোৰঞ্জনত শ্ৰোতাসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যোতি সংগীত শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,800 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা বিষয়ত বিই বা বি টেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেকট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথামেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ডেমগ্ৰাফিক, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চ ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰ ফৰ্চ .nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: exchange views on regional and global developments, including the situation in West Asia and the Russia-Ukraine conflict. The two leaders also reviewed the progress in bilateral engagements and expressed satisfaction at the renewed momentum in the India-Germany strategic partnership, with the successful visit of Mr. Maersk to India and the conclusion of the India-EU FTA negotiations earlier this year. Mr. Maersk invited the Prime Minister for the 8th India-Germany intergovernmental consultations scheduled to be held later this year in Germany. Prime Minister Modi also held a meeting with President of the European Commission Ursula von der Leyen and President of the European Council Antonio Costa on the sidelines of the summit. Now all eyes are firmly set on the Prime Minister Mr. Modi's highly anticipated bilateral meeting with United States President Donald Trump scheduled for this evening. Union Home Minister Amit Shah today reviewed the functioning of the National Cybercrime Helpline 1930 at a meeting in New Delhi and instructed the officials to revamp it. Mr. Shah also directed the officials to use artificial intelligence and multilingual support to facilitate ease of reporting. He directed the agencies to work closely with the states to pivot each call to its logical end and also asked to address the grievances arising out of freezing of bank accounts. Union Minister for Environment, Forest and Climate Change Bhupinder Yadav today said that India has already brought about 22 million hectares of land under restoration efforts against the target of restoring 26 million hectares by 2030. He said this while addressing the event to commemorate World Day to Combat Desertification and Drought 2026 in New Delhi. Speaking on the theme of this year's observance, Rangelands Recognize, Respect, Restore, Mr. Yadav said that rangelands and grasslands play an important role in biodiversity conservation, livestock-based livelihoods, regulation of the water cycle, carbon sequestration, and climate resilience. In Gujarat, 6 people, including a 9-year-old child, died in an accident between a truck and a private bus in Vadodara. 27 others were injured and shifted to SSG Hospital in Vadodara for treatment. Prime Minister Narendra Modi and Union Home Minister Amit Shah have expressed grief over the tragic accident on the Vadodara-Jarod road in Gujarat. In another incident, at least 6 women died while 3 others got injured after the e-rickshaw in which they were travelling collided with a tractor in Ujjaini area of Badaun district of Uttar Pradesh this afternoon. Prime Minister Narendra Modi and Uttar Pradesh Chief Minister Yogi Adityanath have expressed deep sorrow over the incident. In sports, in cricket, India have set a target of 403 runs for Afghanistan in the second ODI of the 3-match series in Lucknow. India were bowled out 402 in 49.4 overs. Both Shubman Gill and Ishan Kishan scored centuries. Gill made 154 while Kishan contributed 125. In reply, Afghanistan were 18 for no loss in 3.4 overs. That is the end of this news bulletin.
1: বাতৰি পাছতে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী এনি ভূঞাৰ কথিকা অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান।
2: অসমীয়া সাহিত্য সংস্কৃতিলৈ জ্যোতিৰ অৱদান। মানুহ হৈছে সপোন দিঠকলৈ পৰিণত কৰা শিল্পী। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতে অসমৰ অগ্ৰগণ্য ভাস্কৰ হিচাপে পৰিগণিত কৰিব পাৰি সৃষ্টিৰ উন্মাদনেৰে ৰূপসাধনাত ব্ৰতী হোৱা সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক। আনন্দৰাম ঢেকিয়াল ফুকনৰ দিনৰ পৰা প্ৰবাহিত অসমীয়া নৱযুগৰ আৰ্হিৰেই জ্যোতিপ্ৰসাদে পুনতে তন্দ্ৰাচন্ন অসমৰ কলাকুমতি ভাঙি বিশ্বৰ প্ৰগতিশীল জাতিৰ মাজত বৃহত্তৰ অসমীয়া জাতিক নিজ গুণে স্থান পোৱাৰ যোগ্য কৰি তোলাৰ সপোন দেখিছিল। কলাকাৰ আছিল জ্যোতিপ্ৰসাদ আগৰৱালা। বৰ্ণাঢ্য আৰু উন্মেষালিনী প্ৰতিভাৰে প্ৰতিভূ ব্যক্তি জ্যোতিপ্ৰসাদ আগৰৱালা আনে গচকি বন মাৰি যোৱা পথেদি সুন্দৰৰ সন্ধানত তেওঁ আগবাঢ়ি যোৱা নাছিল। স্বকীয়ভাৱে সকলো বস্তু চাবলৈ আৰু ৰূপ দিবলৈ তেওঁৰ প্ৰতিভা নিয়োজিত কৰিছিল। জ্যোতিপ্ৰসাদ আছিল হাৰে হিমজুৱে এজন শিল্পী, জীৱন শিল্পী আৰু জনতাৰ শিল্পী। শিল্পী সুলভ দৃষ্টিৰে জীৱন গঢ়ি সুন্দৰ কৰাৰ প্ৰয়াসী জীৱনৰ ব্ৰত হিচাপে আগুৱাই লৈ গৈছে। নৃত্যৰ শিল্পদৰ্শ হ'ল জীৱনকলাক ধুনীয়া কৰি মানুহকেই মানুহ কৰি থৈ যাবলৈ বাস্তৱৰেই কেন্দ্ৰস্থলীত লৈছো স্থিতি। কবি শিল্পীৰ উদ্দেশ্য, আদৰ্শ আৰু প্ৰাণৰ হেঁপাহ দীপ্ত সুৰত প্ৰকাশ কৰিছে কবিতা শিল্পীৰ আলোক যাত্ৰাত। কৈশোৰতেই শোণিতকুৰি নাটকৰ জৰিয়তে সাহিত্য জগতত প্ৰৱেশ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা আছিল একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সুৰকাৰ, গীতিকাৰ আদি বহু প্ৰতিভাৰে অনন্য ব্যক্তি। শোণিতকুঁৱৰীয়ে জ্যোতিপ্ৰসাদৰ কাব্য আৰু নাট্য প্ৰতিভাৰ প্ৰথম প্ৰতিশ্ৰুতি স্বাক্ষৰ বহন কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা গল্পকেইটাৰ পটভূমি আছিল গাঁৱলীয়া সমাজ। বনগীতৰ সঘন প্ৰয়োগ, নৈসৰ্গিক শোভা আৰু লুইতৰ আকৰ্ষণে তেওঁৰ গল্পত বিশিষ্ট স্থান অধিকাৰ কৰিছে। জ্যোতিপ্ৰসাদৰ গল্পখিনি ৰচিত হৈছিল 20ৰ দশকত। সেই সময়ত গল্পত চৰিত্ৰৰ মনোবিশ্লেষণ, ৰীতি আৰু ফ্ৰয়েডীয় যৌন আৱিষ্কাৰৰ বিপৰীতে চৰিত্ৰৰ স্পষ্ট অংকন ৰেখা আৰু বিশ্লেষণ নাই যদিও কাহিনীৰ আকৰ্ষণেই প্ৰধান আকৰ্ষণ। শিশুৰ বাবে লিখা গীত কবিতাবোৰ পৃথক, বাস্তৱবোধ বৰ্জিত কল্পনাৰ সাৰ্থক প্ৰতিৰূপ। আনপিনে জীৰ্ণ নিৰ্জীৱ বাস্তৱ চেৰাই সেই এক অপৰূপ অভিনৱ জগতত আঁকোৱালি লোৱা আকাংক্ষাৰ সহজ অভিব্যক্তি। শিশুৰ বাবে লিখা গীত কবিতাবোৰ পৃথক আছিল। দেউতা, মোৰ গানত লিকিবি এটা সৰু ৰঙা চৰাই, সোণৰ ৰূপৰ পাখি লগাই দিবি উৰাই উৰাই, মনমাৰ গান। জ্যোতিপ্ৰসাদে শিশুৰ বাবে লিখা গীতত তেওঁ নিৰ্জীৱ বাস্তৱৰ জিঞ্জিৰি ছিঙিবলৈ শিশুৰ কল্পনাৰ আশ্ৰয় লৈছে। জ্যোতিপ্ৰসাদৰ শিশুৰ বাবে লিখা গীতবোৰৰ ৰেহ ৰূপ, তেওঁৰ বুলি চিহ্নিত অপেক্ষাকৃত দীঘল কবিতাবোৰত শিশুৰ মনস্তত্ব, থুনুক থনাক মাত, বিশ্ব সংসাৰক বুজিবলৈ আৰু বশ কৰিবলৈ ক্ষুদ্ৰকায় আৰু অপৈণত মস্তিষ্কৰ শিশুৰ নেৰা নেপেৰা চেষ্টা, বয়স্ক সমাজৰ কঠোৰ নিয়ম নীতিত বিৰাগ আৰু বিদ্ৰোহ, কল্পনাৰ সমৃদ্ধ বিচিত্ৰ ৰূপ আবেলিৰ পোহৰ আৰু মেঘৰ বিচিত্ৰ লীলাৰ প্ৰস্ফুটিত হৈছে। শিশুৰ মনত বিভীষিকা সৃষ্টি কৰা ভূত প্ৰেতৰ জগতখনো ভয় নলগা, চিনাকি মৰম লগা হৈ পৰিছে জ্যোতিপ্ৰসাদৰ কবিতাত। কবিৰ ভাষাত এটা কলা এটা বগা, নাঙত পিঙত ভূত কথা পাতে তাকুত তাকুত গোট, এটাই কলে পুত পুত পুত, ইটোৱে মা নাক জোকাৰি কলে ধুত ধুত ভূত পোৱালি। শিশুৰ গতিগোত্ৰ, চিন্তা ভাৱনা, অকণমান লৰা আদি কবিতাত ধেমেলীয়া পৰিস্থিতি আৰু ভাষাৰে ফুটাই তুলিছে কবিয়ে সহজ সাংগীতিক ছন্দ আৰু শব্দৰে। মাতকৈ দেউতাৰ বুদ্ধি বৰ কম, মই কিয় নাচো বাগো, কিয় ধিতিকালি কৰো নাই তাৰ গম। অসমীয়া ডেকা গাভৰুৰ প্ৰাণত লাচিত আৰু জয়মতী ভুৱন বিজয়ী সৌৰ্য, বীৰত্ব আৰু ত্যাগ সজীৱ হৈ আছে। ৰূপ সলনি হলেও সি সেই অনন্ত আত্মাৰ নম্বৰ প্ৰতিমাহে। পাহৰা সি সুৰ গল শেষ কৰি পৃথিৱীৰ সাধুকথা তাৰ, কোনোবা অনন্তলে ক্ষীণ প্ৰতিধ্বনি ৰল ৰূপান্তৰত, মাথো জাগি ৰল পৃথিৱীৰ মাটিৰ বুকুত, ছয়াময়া ছাঁ তাৰ মনত নপৰা অতীতৰ সপোনত। আত্মসচেতন কবিয়ে গীতবোৰৰ দৰে কবিতাটো নিজৰ ভূমিকা ব্যাখ্যা কৰিছে। জাগ্ৰত আত্মাৰূপে যি আত্মা বিশ্ব ব্ৰহ্মাণ্ডত স্পন্দিত সৃষ্টি ক্ষমতাৰ এক প্ৰতিবিম্ব আৰু অংগ, এই বিশ্বাসতে উদ্বুদ্ধ হৈ 40ৰ দশকৰ গোষ্ঠীগত সম্প্ৰদায়গত বিভাজন জয় কৰি কবিয়ে নিজকে প্ৰবাহিনী অসমীয়া তথা ভাৰতীয় সত্তাৰ লগত একাত্ম বুলি ঘোষণা কৰিছে। মই এই খাচীয়া, মই এই জয়ন্তীয়া দফলা আবৰ অকা, মই এই সিংফো ভৈয়ামৰ মিৰি সোৱন হিৰিয়া ডেকা, বিজয়ী আহোম কছাৰী কোচৰ মেচৰ কুমাৰ মই ৰাজবংশী ৰাভা, কপালত জ্বলে শত গৌৰৱ আভা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকবোৰো আছিল জাগৰণৰ নাটক, চেতনাৰ উত্তৰণৰ নাটক। শোণিতকুঁৱৰী চিত্ৰলেখাৰ দৈত্যত উষা, অনিৰুদ্ধৰ প্ৰেমৰ মাজেৰে আসুৰিক প্ৰবৃত্তি জয় কৰা সৌন্দৰ্যৰ বিকাশ হৈছে কায়েঙৰ লিগিৰি। অন্ধ সামাজিক আত্মাভিমানৰ পৰা শেৱালীৰ আত্মত্যাগৰ প্ৰভাৱত মুক্ত হৈ সুন্দৰকুঁৱৰীয়ে প্ৰেমৰ মহিমাময় উপলব্ধি কৰিছে। ৰূপালীমত মণিমুগ্ধ কামনাৰ মদমত্ত অৱস্থাৰ পৰা প্ৰেমৰ নিস্বাৰ্থ সৌন্দৰ্যৰ স্তৰলৈ উত্তীৰ্ণ হৈছে। নিমাতী কইনাত সংসাৰে কেৱল নিমাতীৰ কণ্ঠত মাত ফুটাই শুনা নাই, অৱহেলিত শিল্পীৰ প্ৰকৃত পৰিচয় পাই অভিভূত হৈছে আৰু লভিতাত এজনী সাধাৰণ অসমীয়া গাভৰুৰ গতানুগতিক জীৱনৰ পৰা খুন্দা খাই উফৰি আহি আত্ম আৱিষ্কাৰ আৰু আত্মপ্ৰত্যয়ৰ আধুনিক অভিজ্ঞতা অৰ্জন কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালা আছিল সুৰ শিল্পী, সংগীতজ্ঞ আৰু লগতে ৰংগমঞ্চৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকা অভিনেতা, মঞ্চৰ সংগীত পৰিচালক আৰু পাশ্চাত্য ৰংগমঞ্চত সংগীতৰ প্ৰয়োগৰ অভিজ্ঞতা আছিল। পৰিস্থিতিৰ উজ্জ্বলতা, গাম্ভীৰ্য বহাবৰ কাৰণে অথবা আনন্দমুখৰ নাইবা বিষাদঘন কৰিবৰ উদ্দেশ্যে বিভিন্ন স্থানত গীত সংযোজনা কৰা দেখা যায়। উদাহৰণস্বৰূপে শোণিতকুঁৱৰীৰ তৃতীয় অংকৰ গীতকেইটা অ সখী আহিব পিয়া ৰূপকৰৰ চুমাপৰশত কাৰেঙৰ লিগিৰিৰ অ সোৱৰণী সমিধান দিয়া অথবা পৰ্বততে ফুলিলে ৰঙানুকৈ ফুলে কলি এনেধৰণৰ বহুতো গীতেই পৰিৱেশ বলোৱা বা বাতাবৰণ নিৰ্মাণকাৰী সংগীত। জ্যোতিপ্ৰসাদৰ গীতসমূহৰ সুৰৰ লগত অসমীয়াৰ প্ৰাণৰ সংযোগ আছে। জ্যোতিৰ গীতত অন্তৰ্নিহিত থকা স্বকীয়তাৰ বাবে গুণমুগ্ধ সংগীত প্ৰেমীসকলে জ্যোতি সংগীত ৰূপে স্বতন্ত্ৰ নামকৰণ কৰি বিশেষ মৰ্যাদা প্ৰদান কৰিছে। কিছুমান গীত একাধিক লোকসংগীতৰ সুৰৰ সংমিশ্ৰণ আৰু কিছুমানত লোকসংগীতৰ সুৰক প্ৰতিভাৰে অভিনৱ ৰূপ দি মোহনীয় কৰি তোলা দেখা যায়। জ্যোতিপ্ৰসাদৰ সংগীতৰ ওপৰত ৰবীন্দ্ৰ সংগীতৰো এটি ক্ষীণ প্ৰতিধ্বনি স্থান বিশেষে অনুভৱ কৰা দেখা যায়। মুঠতে সংশ্লেষণীৰ প্ৰতিভাৰ দ্বাৰা জ্যোতিপ্ৰসাদে অসমীয়া গীতক কাব্যিক আৰু সাংস্কৃতিক সাংগীতিক ধৰ্মেৰে মহীয়ান কৰি তোলে। দিঠকৰ বাতৰি সপোনৰ সামঞ্জস্যতাত জ্যোতিপ্ৰসাদে গাইছে, আমাৰে সুখীয়া আকুল বিয়াকুলে সপোনৰ হাঁহিটি চাই, ও সপোনৰ হাঁহিটি চাই। দিঠকৰ বাতৰি সপোনত মিলিলে আছিল সখী বাটে চাই, ফাগুনৰ বতাহে গাতে ছাতি মাৰে, গাতে ছাতি মাৰি যায়, ও গাতে ছাতি মাৰি যায়। জ্যোতিপ্ৰসাদৰ কবিতাই জাতীয়ত্ব অক্ষুণ্ণ ৰাখি সংকীৰ্ণ জাতীয়তাৰ উদ্ধত উঠিবলৈ সক্ষম হৈছে। লুইতৰ পাৰে পাৰে ভাৰত সাগৰলৈ মুকুতা বিচাৰি ভটিয়াও উপজা গাঁৱৰ পৰা নিজৰাৰ পাৰেদি জানজুৰি নৈয়েদি লুইতৰ ৰূপালী বালিয়ে মই জোনাকত বালি ভাত খাওঁ, কোন হিৰিয়া সোণ দিনৌ কমাওঁ, মাৰ যোৱা বেলিটিৰ জিলিকনি লোক মই নতুন পুৱাৰ ছবি চাওঁ, মহাভাৰতৰ বাটে পৃথিৱীৰ সবাহলৈ যাওঁ, মই কিন্তু শিল্পী প্ৰাণে গাঁৱৰ গণ্ডিতে থাকি উপজিয়ে হৈ আহো বিশ্ব নাগৰিক, শিল্পীৰ আলোক যাত্ৰা। জ্যোতিপ্ৰসাদৰ কবিতাত গতানুগতিক বা ৰীতিগত অলংকাৰ আৰু চিত্ৰ তেওঁৰ কবিতাত বৰ বেছি প্ৰয়োগ হোৱা নাই, বৰং এটা ধৰ্ম আন এটাত আৰোপিত হোৱা ৰূপক ধৰ্মী কল্পচিত্ৰৰ প্ৰয়োগৰ মাত্ৰা অধিক পৰিমাণে দেখিবলৈ পোৱা যায়। মই কাঞ্চনজংঘা তুষাৰ শুভ্ৰহীৰ, মই অভ্ৰবেদী ভীৰ, মোৰ জতা ঝৰি ঝৰি নিজৰি নিজৰি বয় নিগৰি নিগৰি অবিৰল কলকল। বিপ্লৱী মনোভাৱ সংগীতৰ মাজেৰে প্ৰকাশ কৰি তেখেতে গাইছিল, বিশ্ববিজয়ী ন জোৱান, বিশ্ববিজয়ী ন জোৱান, শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ। জয়াৰ কীৰ্তি যাওঁতি যুগীয়া কৰাৰ মানসেৰে জ্যোতিপ্ৰসাদে প্ৰাণ ঢালি গাইছিল, লুইতৰে পানী যাবিও বৈ সন্ধিয়া লুইতৰ পানী সোণোৱালি চহৰে নগৰে যাবিও বৈ জয়াৰে কীৰ্তি দেশে বিদেশে সাগৰে নগৰে ফুৰিবিকৈ। ৰূপকুঁৱৰদেৱে 1935 চনত প্ৰথম অসমীয়া কথাছবি জয়মতী নিৰ্মাণ কৰিছিল। ইন্দ্ৰমালতী তেখেতৰ আছিল দ্বিতীয় কথাছবি, নিৰ্মাণ হৈছিল 1939 চনত। সত্যেন্দ্ৰনাথ শৰ্মাই কোৱাৰ দৰে জ্যোতিপ্ৰসাদৰ আলোক সন্ধানী মনীষাই এখন নতুন নিষ্পেষণহীন মংগলময় ৰাষ্ট্ৰ আৰু জগতৰ যি সপোন দেখিছিল সেই স্বপ্ন হয়তো এদিন দিঠক হব। সেয়েহে কব পাৰি আমি কৰিব লাগিব পৃথিৱী আলোকময় জ্ঞান বিজ্ঞানৰ সকলো ধৰ্মৰ নানা আদৰ্শৰ নানা বিভেদৰ কৰিব লাগিব মহান সমন্বয় মহামহত্বৰ বিৰোধী আসুৰি সকলো শত্ৰু কৰিব লাগিব জয় এই পৃথিৱীত আনিব লাগিব মহত্বৰ মহাজয় কৰিব লাগিব গোটেই জগত অমৃত আনন্দময়
1: শ্ৰোতাসকলে খণ্ড পাছতে সংঘৰ্ষ বাতৰি শুনিবলৈ পাব
3: ইয়ম আকাশবাণী সম্প্ৰতি বাৰ্তা শ্ৰূয়ন্তাম প্ৰবাচিকা নিধি ঝা आदौ मुख्याः वार्ताः G7 इत्यस्य नेतारः वैश्विक स्थिरतां सुरक्षा सहकारं बहुराष्ट्रीय संघटित अपराधस्य प्रतिकार प्रयत्नांच केन्द्रीयमानाः घोषणानां श्रृंखलाः स्वीकृतवन्तः। फ्रांस देशस्य एवियान नगरे G7 इति शिखर सम्मेलनेन समं प्रधानमंत्री नरेन्द्र मोदी अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह मेलनं करिष्यति। सः फ्रांस देशस्य भ्रमणं भागत्वेन अद्य सायंकाले पेरिस नगरं प्राप्स्यति। रक्षामंत्री राजनाथ सिंहः भारतस्य सार्वभौमता निर्विवाद्यमिति कथयन् आतंकवादं विरुध्य सर्जिकल स्ट्राइक्स बालाकोट ऑपरेशन सिंदूर इत्येतानि च निर्णायकानि कार्याणि इति उदघोषयत्। भारतस्य रक्षोत्पादनं निवर्तमान वित्तीय वर्षे 0.78 लक्षं कोटि रूप्यकाणि अभिलेख्यं यावत् वर्धितं 2021-22 वर्षात् 10.1% वर्धितमस्ति। विद्रोह प्रतिरोध कार्याणि अभिलक्ष्य रक्षा बलानि संपूर्णे मणिपुरे सजगाः सक्रियाश्च सन्ति। त्रयः आतंकवादिनः गृहीताः। षड्विंशतिश्च अवैध अन्तः भूमियानि गुहास्थानानि नष्टानि। अपि च क्रीडावार्तासु पुरुष क्रिकेट क्रीडायां भारत अफगानिस्तान देशयोर्मध्ये त्रिक्रीडा श्रृंखलायाः द्वितीया एकदिवसीया क्रीडा लखनऊ नगरे प्रचलति। अथ वार्ताः विशदीकृत्य। G7 देशैः वैश्विक स्थिरतायाः सुरक्षा सहयोगस्य अथ सीमापार संघटित अपराध निवारणस्य उद्देश्येन विभिन्नाः प्रमुखाः घोषणाः विहिताः। मुख्य वक्तव्ये नेतृभिः अमेरिका ईरान देशयोर्मध्ये संजातं संधि निश्चयम् अभिनन्दितम्। सहैव होर्मुज जल संधौ सुरक्षित समुद्रीय परिवहनस्य महत्वं प्रतिपादितम्। क्षेत्रीय सुरक्षा संवर्धनाय च समर्थनं प्रदत्तम्। अन्य घोषणापत्रे G7 देशैः मादक द्रव्यस्य अवैध कार्यं निरोद्धुं संकल्पो विहितः। अस्मिन् अभियाने ब्राजील दक्षिण कोरिया देशौ अपि सहमतिं प्रदर्शितवन्तौ। अवैध मार्गान् रोद्धुं G7 प्लस पोर्ट्स नेटवर्क इति नवमञ्चस्य प्रस्तावः दत्तः। फ्रांस देशस्य एवियन नगरे चलायमाने G7 शिखर सम्मेलने प्रधानमंत्री नरेन्द्र मोदी सर्वहितकारी सतत आर्थिक विकासः इत्याख्ये मुख्य विषये आयोजितायां महत्वपूर्ण कार्यगोष्ठ्यां भागं भजते। सत्रेऽस्मिन् G7 देशाः सहभागी राष्ट्राणि अन्ताराष्ट्रिय मुद्रा कोषस्य OECD इत्यस्य च प्रतिनिधयः उपस्थिताः सन्ति। अत्रावधेयं यत् अद्य सायं प्रधानमन्त्रिणः नरेन्द्र मोदिनः अमेरिका राष्ट्रपतिना डोनाल्ड ट्रम्पेण सह बहुप्रतीक्षिता द्विपक्षीय वार्ता भविष्यति। 25th-2000 फरवरी मासात् परं द्वयोः नेत्रोः इदं प्रथमं प्रत्यक्षतया सम्भाषणमस्ति। अमेरिका ईरान युद्ध विरामस्य अथ होर्मुज जलसन्धेः पुनः उद्घाटनस्य पृष्ठभूमौ एषः संवादः अतीव महत्वपूर्णो वर्तते। उभौ नेतारौ द्विपक्षीय व्यापार सन्धिं समेत्य अतिरिक्तं वैश्विक समाह्वानानां समाधानाय चर्चां करिष्यतः। इतदतिरिच्य प्रधानमंत्री कृत्रिम बुद्धिमत्तायाः सुरक्षित प्रभावी उपयोगः इति विषयमधिकृत्य कार्यमध्याह्न भोजे अपि भागं ग्रहीष्यति, यत्र प्रमुख AI विपणीनां मुख्याधिकारिणः समुपस्थिताः भविष्यन्ति। प्रधानमंत्री नरेन्द्र मोदी फ्रांस देश प्रवासस्य भागत्वेन अद्य सायं पेरिस नगरं प्रतियेति। तत्रत्यः भारतीय समुदायः तदीय स्वागतार्थं महदुत्साहेन सज्जो वर्तते। श्वः प्रातः प्रधानमंत्री प्रमुख विपणीनां मुख्य कार्यकारिभिः सह चर्चां करिष्यति, या मध्याह्न पर्यन्तं प्रचलिष्यति। तदनन्तरं सः यूरोप महाद्वीपस्य प्रमुख प्रौद्योगिकी मञ्चे विवाटेक शिखर सम्मेलने भागं ग्रहीष्यति, तत्र च स्वसंबोधनं प्रदास्यति। सायंकाले असौ एकस्मिन् सामुदायिक कार्यक्रमे भारतीय प्रवासिभिः सह संवादं विधास्यति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीय तन्त्रांशे अपि समुपलब्धो भविष्यति। रक्षामन्त्री राजनाथसिंहः अवोचत् यत् भयोत्पादनं विरुध्य शून्य सहिष्णुतायाः नीतिमनुसृत्य सर्जिकल स्ट्राइक्स बालाकोट ऑपरेशन सिंदूर इत्यादीनि निर्णायक कार्याणि यावत् भारतदेशः स्पष्टं सन्देशं प्रेषितवान् यत् तस्य संप्रभुता निर्विवाद्या अस्तीति। सामाजिक प्रसार माध्यमे श्री सिंहः उल्लिखितवान् यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः योग्य नेतृत्वे भारते राष्ट्रिय सुरक्षा संरचनायाम् ऐतिहासिक परिवर्तनम् अभवदिति। सः इत्यपि अवोचत् यत् रक्षाक्षेत्रे आत्मनिर्भरतायाः विषये देशस्य संकल्पेन स्वदेशीयक्षमता सुदृढा सशस्त्रबलानाम् आधुनिकीकरणं भूमि समुद्र वायु साइबर अंतरिक्ष क्षेत्रेषु सज्जता च वर्धिता। रक्षामंत्री अधोरेखितवान् यत् गत द्वादश वर्षाणां यात्रा दृढ़तरां सुरक्षितां आत्मनिर्भरां आधिक्येन आत्मविश्वासयुतां च भारतमातरं प्रतिबिंबयति इति। रक्षामंत्री राजनाथ सिंहः अस्मिन् आर्थिक वर्षे भारतस्य वार्षिक रक्षा उत्पादनं सार्वकालिकं 0.78 लक्षं कोटि रूप्यकाणि यावत् औन्नत्यं प्राप्नोदिति अवोचत्। सामाजिक प्रसार माध्यमे श्री सिंहः अकथयत् यत् एषा उल्लेखनीया उपलब्धिः पूर्वतनस्य वित्तीय वर्षस्य 0.54 लक्षकोटिरूप्यकाणाम् उत्पादनस्य अपेक्षया 0.65% यावत् प्रभावोत्पादिका वृद्धिः 20-21 वित्तीय वर्षाच्च 10%+ अस्ति। मणिपुरे सुरक्षाबलैः उदग्रवाद विरोधाभियानानि तीव्रीकृत्य त्रयः उदग्रवादिनः निगडिताः। सहैव 26 अवैध भूमियानि गुहास्थानानि विनष्टानि। आरक्षिबलानुगुणं निगृहिताः उदग्रवादिनः प्रतिबंधित संघटनस्य पीपल्स लिबरेशन आर्मी पीएलए इत्यस्य सक्रिय सदस्याः सन्ति। ये पश्चिम इम्फाल मण्डलात् गृहीताः। एते अनेकेषु हिंसाचार अपराधेषु संलिप्ताः आसन्। अपरपक्षे कामजोंग उख्लोल मण्डलयोः सशस्त्र समूहैः उपयुज्यमानाः 26 अवैध गुहास्थानानि ध्वस्तीकृतानि। क्रिकेट क्रीडायां लखनऊ नगरे स्पर्धा त्रयाणां श्रृंखलायाः द्वितीयायां एकदिवसीय अन्ताराष्ट्रिय क्रिकेट क्रीडायां अफगानिस्तान देशं विरुध्य 1-0 अग्रस्थं भारतं 3-400 धावनांकानां लक्ष्यं अददात्, यत्र दलनायकेन शुभमन गिलेन 1.5 शताधिकानि, ईशान किशनेन च 15 धावनांकानि रचितानि। इतः प्राग अफगानिस्तान देशः पणकं विजित्य प्रथमतया क्षेत्ररक्षणं अचिनोत्। पुनः एकवारं मुख्याः वार्ताः। G7 इत्यस्य नेतारः वैश्विक स्थिरतां सुरक्षा सहकारं बहुराष्ट्रीय संघटित अपराधस्य प्रतिकार प्रयत्नांच केन्द्रीय मानाः घोषणानां श्रृंखलाः स्वीकृतवन्तः। फ्रांस देशस्य एवियान नगरे G7 इति शिखर सम्मेलनेन समं प्रधानमंत्री नरेन्द्र मोदी अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन सह मेलनं करिष्यति। रक्षामंत्री राजनाथ सिंहः भारतस्य सार्वभौमता निर्विवाद्यमिति कथयन् आतंकवादं विरुध्य सर्जिकल स्ट्राइक्स बालाकोट ऑपरेशन सिंदूर इत्येतानि च निर्णायकानि कार्याणि इति उदघोषयत्। भारतस्य रक्षोत्पादनं निवर्तमान वित्तीय वर्षे 0.7-8 लक्षं कोटि रूप्यकाणि अभिलेख्यं यावत् वर्धितम् इति वार्ताः।
1: বাতৰি বস্তুটি উভতি আহিছো যুববাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। প্ৰিয় শ্ৰোতা, এতিয়াৰ পৰা আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ এপযোগে শুনিবলৈ পাব। লগতে মিডিয়াম এফৰ 99.9 মিটাৰত আই চি চি ৱমেন্স T20 ক্ৰিকেট ৱৰ্ল্ড কাপ 2026ৰ ভাৰত আৰু নেডাৰলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা খেলৰ চলন্ত বিৱৰণী শুনিবলৈ পাব।
4: তন্ময় শর্মার দ্বারা পরিবেক্ষিত খেয়াল।

প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব মনোৰঞ্জন, নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান, শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55।

6:10 শুনিবলৈ পাব জিকিৰ লোকগীত নিবেদন কৰা হ'ব 6:30 7:45 শুনিবলৈ পাব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকিব কণ্ঠশিল্পী মধুস্মিতা মেধি আৰু সাবিত্ৰী মেধি অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ শইকীয়াই অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ শ্ৰোতাসকল এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

গুৱাহাটী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

মালা পুনরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষক সামৰি অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতা, পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ পৰ্যালোচনা, ভক্তসকলৰ সুবিধা সুৰক্ষা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ বিষয়াসকললৈ নিৰ্দেশ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ 12 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত বিশেষ প্ৰদৰ্শনী, সমগ্ৰ শিক্ষা অসমৰ ৰাজ্যৰ 39,415 বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বাৰ্ষিক অনুদানৰ 10% ধন মুকলি, আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত ভাৰত নেডাৰলেণ্ডছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ইভা মহন্ত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমাগত নীটৰ পুনৰ পৰীক্ষা সন্দৰ্ভত সকলো পক্ষক সামৰি অনুষ্ঠিত এখন বৈঠকত আজি অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে অনুষ্ঠিত হোৱাটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিষয়াসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। এই বৈঠকত কোনোধৰণৰ অনীতি বা অনিয়মৰ বিৰুদ্ধে শূন্য সহনীয়তাৰ নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। পৰীক্ষাৰ্থীসকল পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে দুইতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব। পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা 100 মিটাৰ দূৰত্বলৈকে 144 ধাৰা জাৰি কৰা হ'ব। তদুপৰি বৈধ প্ৰৱেশ পত্ৰ লগত থকা পৰীক্ষাৰ্থীসকলৰ

0: সংস্থা এনটিএৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিষয়াসকলৰ বাহিৰে পৰীক্ষাৰ্থী, নিৰীক্ষক, বিষয়া, কৰ্মচাৰীকে ধৰি সকলোৰে বাবে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ষ্ট্ৰং ৰুম আৰু পৰীক্ষা কেন্দ্ৰসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰাৰ লগতে উত্তৰ বহীসমূহ নিৰাপদে প্ৰেৰণ নকৰালৈকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হবলগীয়া অম্বুবাসী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আজি অম্বুবাসী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিত আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। কামাখ্যা মন্দিৰৰ সমীপৰ এখন লজত আয়োজিত সংবাদমেলত শ্ৰীমতী নেওগে কয় যে অম্বুবাসী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰী তিনিটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ 100 মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱা পানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
1: ইতিমধ্যে ভক্তসকলৰ সুবিধাৰ বাবে বিভিন্ন ধৰণৰ আনুষংগিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিছু কিছু ৰাস্তাবিলাকত আমি কিছুমান কাঠৰ মজিয়া দি পেলাই আমি শুৰু কৰোঁ, 100 মিটাৰ দূৰে দূৰে কৰিছোঁ, যাতে কেতিয়াবা কাৰোবাৰ অসুস্থ মানুহ থাকিব পাৰে, তেওঁলোকে যাতে অকণমান জিৰাব পাৰে, কাৰোবাৰ যদি মেডিকেল হেল্প প্ৰয়োজন থাকে সেই সৰু সৰু শিবিৰবিলাকতো তেওঁলোকে ল'ব পাৰিব। ইয়াৰ উপৰি পৰ্যাপ্ত আলু ব্যৱস্থা কৰা হৈছে আৰু বিশেষকৈ GMCয়ে দিনে নিশাই পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু PHC বিভাগে খোৱা পানীৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যতঃ আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্যবিধি, সুৰক্ষা আৰু নিৰাপত্তা, এইখিনি ব্যৱস্থাও আমি কৰি আছোঁ। আৰু বিশেষভাৱে কামাখ্যা মন্দিৰ চৌহদ আৰু সকলো এলেকাত যাতে পৰ্যাপ্ত পৰিমাণে পৰিষ্কাৰ পৰিচ্ছন্নতা তাত থাকিব পাৰে তাৰ বাবেও আমাৰ GMCয়ে কাম কৰি আছে। আৰু সকলো শিবিৰত যাতে চিকিৎসা আৰু পেৰামেডিকেল কৰ্মচাৰী থাকে, জৰুৰীকালীন চিকিৎসা সহায় আমি দিব পাৰোঁ, ষ্ট্ৰেচাৰ আৰু হুইলচেয়াৰ সুবিধা, আৰু বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে জ্যেষ্ঠ নাগৰিকসকলক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলক।
0: মন্ত্ৰীগৰাকীয়ে মন্দিৰলৈ উঠা নমা প্ৰক্ৰিয়া শৃংখলাবদ্ধভাৱে হোৱাটো নিশ্চিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া বুলি সংবাদমেলত সদৰি কৰে। মেলাৰ সময়ত স্বেচ্ছাসেৱী সংগঠনসমূহে যোগান ধৰা খাদ্য সামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক দায়িত্ব দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰীমতী নেওগে কয় যে অম্বুবাসী মেলাত জিলা প্ৰশাসন, লোক নিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰক্ষী, পৰ্যটন, স্বাস্থ্য বিভাগ আদিৰ হেল্প ডেস্ক থাকিব। মেলাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন হলে ভক্তসকলে এই হেল্প ডেস্কৰ সহায় ল'ব লাগিব। মন্ত্ৰী নেওগে কয় যে 2024 বৰ্ষত অম্বুবাসী মেলালৈ দেশ বিদেশৰ 7,43,066 ভক্তৰ আগমন ঘটিছিল। যোৱা বছৰ 7,81,000ৰো অধিক ঘৰুৱা আৰু 43 বিদেশী পৰ্যটক অম্বুবাসী মেলালৈ অহা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰ 8,00,000ৰো অধিক ভক্তৰ আগমন ঘটিব বুলি আশা ব্যক্ত কৰে। সংবাদমেলত ৰাজ্যৰ গৃহ, ৰাজনৈতিক তথা পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই অম্বুবাসী মেলাৰ সময়ত ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ অংশ হিচাপে প্ৰশাসনে মেলাৰ সময়ত নিৰ্ধাৰণ কৰি দিয়া বুলি জানিবলৈ দিয়ে। এই অনুসৰি পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে ভক্ত বা সাধাৰণ লোক কামাখ্যা মন্দিৰলৈ যাব পাৰিব। তেওঁ লগতে মেলাৰ সময়ত চেণ্ডেল জোতা পৰিধান কৰি কোনো লোককে মন্দিৰলৈ নাযাবলৈ আহান জনায়। মেলাৰ বাবে অহা ভক্তসকলৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে জোতা চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই সংবাদমেলত কয় যে মেলাৰ সময়ত নাৰ্চাৰী পইণ্টৰ পৰা মন্দিৰলৈকে সকলো যান বাহনৰ চলাচল নিষিদ্ধ থাকিব। এম্বুলেঞ্চ, পানীৰ গাড়ী আৰু গুৱাহাটী পৌৰ নিগমৰ বাহনকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনহে এই পথছোৱাত চলাচল কৰিব পাৰিব। পাণ্ডু বন্দৰৰ পৰা নাহৰবাৰীৰ পথেৰে প্ৰশাসনে ব্যৱস্থা কৰা ফেৰী গাড়ী চলাচল কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকাল 12 বছৰ সম্পূৰ্ণ হোৱাৰ অংশ হিচাপে আজি ৰাজ্যিক বিজেপিৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বৰাক আৰু শ্বহীদ স্মাৰক ক্ষেত্ৰত বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। প্ৰদৰ্শনীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালৰ আঁচনি, উন্নয়নমূলক কামসমূহৰ সন্দৰ্ভত সবিশেষ প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় গুপ্তাকে ধৰি ভালেমান নেতাকৰ্মী উপস্থিত থাকে। প্রধানমন্ত্রী নরেন্দ্র মোদীর 12 বছরীয়া শাসনকালের সফলতাক লৈ আজি পশ্চিম কার্বি আংলংৰ টুমপ্রেঙত 21 জুনলৈ বিশেষ পদৰ

প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি অফিং মাছাই এই প্ৰদৰ্শনী মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ 12 বছৰীয়া কাৰ্যকালৰ সফলতাৰ খতিয়ান দাঙি ধৰে। মৰিগাঁও জিলাৰ কৃষি বিভাগ তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত জিলা পুথিভঁৰালত এই উপলক্ষে জৈৱিক খেতিৰ সন্দৰ্ভত বিশেষ কৰ্মশালা আৰু বীজ বিতৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে অনুষ্ঠানত উপস্থিত থাকি কৃষকসকলক প্ৰাকৃতিক আৰু জৈৱিক কৃষিৰ প্ৰতি আগ্ৰহী হবলৈ আহান জনায়। অনুষ্ঠানৰ লগত সংগতি ৰাখি 12গৰাকীকৈ যোগ্য হিতাধিকাৰীৰ কৃষকক শালি ধানৰ বীজ আৰু তিলৰ বীজ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ খাৰিফ পত্ৰৰ বীমাকৰণ প্ৰক্ৰিয়াও মুকলি কৰা হয়। শ্ৰীভূমি জিলাৰ আকবৰপুৰত প্ৰাকৃতিক আৰু জৈৱিক কৃষি বিষয়ক এখন কৰ্মশালা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতিগৰাকীয়ে ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি প্ৰাকৃতিক আৰু জৈৱিক কৃষি পদ্ধতিত মনোনিৱেশ কৰিবলৈ কৃষকসকলৰ প্ৰতি আহান জনায়। ধেমাজি পৌৰসভাৰ উদ্যোগত আৰু বিজেপিৰ ধেমাজি নগৰ মণ্ডলৰ সহযোগত আজি 12 বছৰ বিশ্বাস বিকাশ আৰু জনকল্যাণ শীৰ্ষক এখন সন্মিলন অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ভালেমান ব্যক্তি উপস্থিত থাকে। বৰপেটা জিলাত বিজেপিৰ কৃষক মৰ্চাৰ সহযোগত আয়োজিত কাৰ্যসূচীত অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰ্বোচ্চ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এক কাৰ্যসূচীত উপস্থিত থাকি শ্ৰীদাসে কয় যে 2047 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ স্বপ্ন ভাৰত বাস্তৱত ৰূপায়িত কৰাৰ ক্ষেত্ৰত কৃষকসকলক বছৰত একাধিক খেতি কৰিবলৈ আহান জনায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে আজি মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কালত চিকিৎসালয়খনৰ বিভিন্ন বিভাগ, ৰোগী সেৱা ব্যৱস্থা, আন্তঃগাঁথনি উন্নয়ন, চিকিৎসাৰ বৰ্তমান উপলব্ধ সুবিধাসমূহৰ বুজ লয়। শ্ৰীসিংঘালে চিকিৎসালয়খনৰ বিভিন্ন বিভাগৰ মুৰববী, অধ্যাপক, জ্যেষ্ঠ চিকিৎসক আৰু বিষয়াসকলৰ সৈতে পৰ্যালোচনামূলক বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলৰ জনসেৱাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ আহান জনায়। মন্ত্ৰীগৰাকীয়ে বিগত 10 বছৰত মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হোৱা বুলি মত প্ৰকাশ কৰে। সদ্যহতে হস্পিতালখনত 3,200ৰো অধিক বহিৰোগ চিকিৎসা বিভাগৰ সুবিধা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল ৰাজ্যৰ এখন আগশাৰী স্বাস্থ্যসেৱা কেন্দ্ৰত পৰিণত হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তত চিকিৎসা ব্যৱস্থা পৰ্যায়ক্ৰমে ত্বৰান্বিত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে সমাগত দিনসমূহত এই চিকিৎসালয়খনত ৰোগীৰ সংখ্যা হ্ৰাস হলে গুৰুতৰ ৰোগীক অধিক সুবিধা দিব পৰা যাব। জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই ৰোগৰ প্ৰাদুৰ্ভাৱ অধিক হোৱা অঞ্চলসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। জনসাধাৰণক যাৱতীয় সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাই তেওঁ কয় যে চৰকাৰৰ তৰফৰ পৰা জাপানীজ এনকেফেলাইটিছ নিয়ন্ত্ৰণ কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ উপলব্ধ সকলো প্ৰতিষেধকৰ ব্যৱস্থা চৰকাৰে কৰি আহিছে বুলি তেওঁ মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই পৰিদৰ্শন কালত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ

তথা মুখ্য অধ্যক্ষ, চিকিৎসা শিক্ষা সঞ্চালক তথা অধ্যক্ষকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমগ্র শিক্ষা অসমে 2026-27 বর্ষৰ বাবে ৰাজ্যৰ 39,415 বিদ্যালয়লৈ প্ৰথম পৰ্যায়ত বাৰ্ষিক অনুদানৰ 10% ধন

0: বাতৰি কাকতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠান সূচীৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান। আজিৰ অনুষ্ঠানৰ বিষয় শব্দ অভিযন্তা হিচাপে কৰ্মসংস্থাপন। অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছে ডঃ ভূপেন হাজৰিকা, আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ অডিঅ'গ্ৰাফি, ছাউণ্ড ইঞ্জিনিয়াৰিং আৰু এপ্লাইড এক্টিং বিভাগৰ মুৰব্বী ফাৰুক ইকবাল। অনুষ্ঠানটি ৰাত ধৰিছে শ্ৰুতি ডেকাই।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, কেৰিয়াৰ বিষয়ক এই বিশেষ অনুষ্ঠানটিলৈ সকলোকে স্বাগতম। এই অনুষ্ঠানটিত আমি প্ৰতিবাৰে কেৰিয়াৰ পৰামৰ্শদাতাৰূপে কিছু বিশেষ ব্যক্তিক আমি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনো আৰু তেওঁলোকৰ সৈতে কথা পাতি কেৰিয়াৰ বিষয়ক বহু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে ডঃ ভূপেন হাজৰিকা, আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ অডিঅ'গ্ৰাফী, ছাউণ্ড ইঞ্জিনিয়াৰিং আৰু এপ্লাইড এক্টিং বিভাগৰ মুৰব্বী ফাৰুক ইকবাল। ছাৰ নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম।
2: নমস্কাৰ।
1: আমি এতিয়া বহুতো কথা পাতিম, কিন্তু পোনপ্ৰথমে আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিম, আপোনাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
2: জন্ম মোৰ গুৱাহাটীতে। মই 1989 মই FTI যাওঁ, তাতে ছাউণ্ড ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে। তাৰপিছত মই 1993 অসমলৈ ঘূৰি আহোঁ। ইয়াৰ পিছত মই জ্যোতিষ চিত্ৰপট ফিল্ম ষ্টুডিঅ' ছ'চাইটিত মই ৰেকৰ্ডিষ্ট হিচাপে, ছাউণ্ড ৰেকৰ্ডিষ্ট হিচাপে জইন কৰোঁ 1993 পৰা। তেতিয়াৰ পৰা মই 1999 তাতে এজ ছাউণ্ড ৰেকৰ্ডিষ্ট মই কাম কৰি আছিলোঁ মই। আৰু 1999 যেতিয়া গভৰ্ণমেণ্টে ডিচিশ্যন ল'লে যে এখন ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট কৰিব অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত, তেতিয়া মই তালে আহোঁ এজ লেকচাৰাৰ ছাউণ্ড ইঞ্জিনিয়াৰিং। সেইটো বছৰ হ'ল 1999।
1: হয়, আমি আজি যিহেতু ছাউণ্ড ইঞ্জিনিয়াৰিং বিষয়ে বা শব্দ অভিযন্তা হিচাপে প্ৰতিষ্ঠা কেনেদৰে লাভ কৰিব পাৰি তাৰ বিষয়ে কথা পাতিম। গতিকে প্ৰথমেই জানিব বিচাৰিছোঁ ছাউণ্ড ইঞ্জিনিয়াৰিং কি হয়, এই পেছাটোৰ মূল দায়িত্বসমূহ কি?
2: ছাউণ্ড ইঞ্জিনিয়াৰিং বোলা বস্তুটো কেনেকুৱা ধৰণৰ, আমি যদি কেমেৰাৰ লগত কম্পেয়াৰ কৰোঁ, কেমেৰা এটা যেতিয়া আমাক বস্তু দেখে, কেমেৰা এটা ভিজুৱেল কেপচাৰ কৰে, তেতিয়া এটা ডিৰেকশ্যনত কেপচাৰ কৰে। কেমেৰা এটা ডিৰেকশ্যনত, যেনেকুৱা আমাৰ চকু এটা ডিৰেকশ্যনতহে চাব পাৰোঁ, কিন্তু ছাউণ্ড বোলা বস্তুটো আমাৰ চাৰিওফালৰ পৰা আমি শুনো। আমাৰ সন্মুখত থাকিলেও আমি শুনো, বেকড্ৰপত থাকিলেও শুনো, ওপৰত থাকিলেও শুনো, ছাইডত থাকিলেও, মানে য'তেই থাকক আমি ছাউণ্ডটো শুনা পাওঁ। আৰু এই বস্তুটো সুন্দৰকৈ গঢ়ি তুলিবলৈ আমি যিটো কাণেৰে একচুৱেলি শুনো, সেই শুনা বস্তুটোকে আমি ৰেকৰ্ডিঙত আনিব পাৰিব লাগে। সেইটোৱে আমাৰ ডাঙৰ চেলেঞ্জ। আমাৰ মেইন

0: সেইকাৰণে এইটো ইঞ্জিনিয়াৰিং বুলি কয়। সেই টেকনিকেল এস্পেক্টছ বিলাক আমি ভাবি আমি জানি বুজি সেইবিলাক যেতিয়া কৰিম তেতিয়া আমি শুনাতকে, এতিয়া মানুহৰ ট্ৰেণ্ডটো এনেকুৱা হৈ গ'ল যে যিটো বস্তু শুনা পাওঁ আমি সেই শুনাতকে আৰু ভালকে শুনাব লাগে, আৰু ভালকে শুনাব লাগে। আৰু সেই ট্ৰেণ্ডটোক আমি মেইনটেইন কৰিবৰ কাৰণে আমি ইণ্ডাষ্ট্ৰিত যদি ছাকচেছ হৈ থাকিব লাগে তেতিয়া আমাৰ এই ইঞ্জিনিয়াৰিং পাৰ্টটো দৰকাৰ হয়। ইয়াতে বহুবিলাক এস্পেক্টছ থাকে, এইবিলাক যদি আপুনি সুধিব বিচাৰে মই এতিয়া ক'ব পাৰিম,
1: নিশ্চয়কৈ জানিব বিচাৰিম।
0: যেনেকে ধৰক এটা মাইক্ৰফোন সবেই জানে নহয় যে চাউণ্ডটো, এটা চাউণ্ড আমি কিহেৰে ধৰিম, ধৰিম বুলিয়ে ক'লো কেপচাৰ কৰিম আৰু, তেতিয়া এটা মাইক্ৰফোন লাগে। এই মাইক্ৰফোনটো কেনেকুৱা ধৰণৰ হ'ব? এতিয়া মাইক্ৰফোনটো আমাৰ এটা একেবাৰে সহজে 200 টকাটো পায়, 500 টকাটো পায়, 1000টো পায়, 10000টো পায়, 1 লাখতো পায়, 2 লাখতো পায়। এই আমি কোনটো মাইক্ৰফোন ল'ম তাৰমানে? এতিয়া আমি যেতিয়া কমাৰ্চিয়েল কাম আমি কৰিম, কমাৰ্চিয়েল ইন দ্য চেন্স কি, মই যিটো কাম কৰিম তাৰমানে সেই কামটো যদি ক'ৰবাত আৰু কোনোবাই মেজাৰ কৰে যে ভাল হৈছে নে বেয়া হৈছে, উদাহৰণস্বৰূপে যদি এখন চিনেমাত মই কাম কৰোঁ আৰু তাতে মই চাউণ্ডৰ কাম কৰোঁ, তেতিয়াহ'লে এই চাউণ্ড, সেই চিনেমাখন হয়তো মোৰ ফেষ্টিভেলত যাব, ফেষ্টিভেলত গ'লে ফেষ্টিভেলত জুৰি বহিব। সেই জুৰিবিলাক কি হয়, ইণ্ডিয়াৰ সেই টপম'ষ্ট মানুহবিলাক যিবিলাকে চব কথা জানে সেনেকুৱা ধৰণৰ এটা জুৰি কমিটি হয়, বা ৱৰ্ল্ডতে, অকল ইণ্ডিয়া বুলি কোৱা নাই, গোটেই পৃথিৱীতে সেই জুৰিয়ে তেতিয়া সেই বস্তুটো এনালাইচিছ কৰিব যে ভাল হৈছে নে বেয়া হৈছে, বা বেয়া হৈছে যদি ক'ত হৈছে ভাল। সেইকাৰণে আমাৰ চাউণ্ড ডিজাইনাৰ হিচাপে বা চাউণ্ড ইঞ্জিনিয়াৰ হিচাপে আমি ক'তো বস্তু এৰাই চলিব নোৱাৰোঁ তাৰমানে, আমি প্ৰত্যেকটো বস্তুকে সুন্দৰকৈ কেপচাৰ কৰি পেলাই সেই কামটো কৰিব লাগিব। আৰু মই যিধৰণে ক'লো যে কাণে যেনেকৈ শুনে সেনেকৈ মাইক্ৰফোনটোৱে যদি শুনিব লাগে, তাৰ বহুতবিলাক এস্পেক্টছ থাকে, যেনেকুৱা চেনচিটিভিটি অফ দ্য মাইক্ৰফোনছ, ফ্ৰিকুৱেঞ্চি ৰেছপন্স অফ দ্য মাইক্ৰফোনছ কি আছে, টিউব মাইক্ৰফোন ইউজ কৰি আছোঁ নে কণ্ডেনচাৰ মাইক্ৰফোন ইউজ কৰিছোঁ, মানে ডাইনেমিক মাইক্ৰফোন ইউজ কৰিছোঁ, কি ইউজ কৰি আছোঁ, কোনটো ডিৰেকশ্যনত ইউজ কৰি আছোঁ মাইক্ৰফোনটো, এই কথাবিলাক জানিবৰ কাৰণে আমি প্ৰথমে কাম কৰাৰ আগতে আমি তাৰে থিয়ৰিটো বুজি ল'ব লাগিব যে মাইক্ৰফোনটোনো কি, কেনেকুৱা। মই এটা এক্সাম্পল মাইক্ৰফোন হৈ দিছোঁ, এনেকুৱা বহুতবিলাক বস্তু আছে, ৰেকৰ্ডাৰ, তাৰপিছত সেই মাইক্ৰফোনৰ ছিগনেলটো যেতিয়া ৰেকৰ্ডাৰত যাব, যদি মোৰ ৰেকৰ্ডাৰটো ভাল নহয় আকৌ, ছিগনেলটোতো মই ধুনীয়াকৈ ল'লোঁ কিন্তু মাইক্ৰফোনেতো ৰেকৰ্ড নকৰে, ৰেকৰ্ডাৰহে ৰেকৰ্ড কৰিব, যদি মোৰ ৰেকৰ্ডাৰটো ভাল নহয়, ভাল নহয় ইন দ্য চেন্স কি, আজিকালিতো ডিজিটেল মাৰ্কেট, আগতে এনালগ আছিল, ডিজিটেল মাৰ্কেটত সেই ভাল বেয়াটো কিছুমান বস্তুৰ ওপৰত ডিপেণ্ড কৰে, যেনেকুৱা বিট ৰেট, ছেম্পল ৰেট, সেইবিলাক বস্তু ঠিকে আছে নে নাই আকৌ চাবৰ কাৰণে, যে আমি যিটো শুনো, আমাৰ আমাৰ হিউমেন চাইকলজি যিটো, আমি যেনেধৰণে শুনিব বিচাৰোঁ সেনেকে ৰেকৰ্ড কৰিব পাৰিছোঁ নে নাই, এই গোটেই বস্তুবিলাক তাৰমানে এটা এটাৰ লগত ডিৰেক্টলি প্ৰপৰ্চনেল। মাইক্ৰফোন যদি মোৰ ভাল কোৱালিটি হয়, তাৰমানে চেনচিটিভিটি যদি ভাল হয়, মানে যিমান বস্তু এটাই শব্দ যেনেকুৱা ধৰণে কৰিছে সেনেকুৱা ধৰণে যদি মাইক্ৰফোনটোৱে কেপচাৰ কৰিছে, আকৌ সেইটো ৰেকৰ্ড কৰিব পৰা কেপাচিটিটো ৰেকৰ্ডাৰটোৰে, চাউণ্ড ৰেকৰ্ডাৰ, সেই চাউণ্ড ৰেকৰ্ডাৰটোৰ আকৌ সেই কেপাচিটিটো আছে নে নাই, যেনেকুৱা ছেম্পল ৰেট, বিট ৰেট, সেইবিলাক ডিজিটেল সেইবিলাক ফৰ্মুলা আৰু, সেইবিলাক আছে নে নাই, যদি আছে, যদি ইকুইভেলেণ্ট হয়, যদি ডিৰেক্টলি প্ৰপৰ্চনেল টু ইচ আদাৰ হয়, যদি ৰেকৰ্ডাৰ আৰু মাইক্ৰফোন, তেতিয়াহে আমাৰ কোৱালিটি চাউণ্ড এটা ৰেকৰ্ড হ'ব, আদাৰৱাইজ নহয়। আৰু সেইবোৰ নোহোৱা কাৰণে আমাৰ কি কয় ইয়াতে যে আমাৰ অসমত চাউণ্ডটো কৰিলে ভাল নহয়, একচুৱেলি ভাল কিয় নহয়, বিকজ অফ মানে স্কুলিঙৰ অভাৱ আছে ইয়াতে, টেকনিকেল নোহোৱাবিলাক জানি লৈ কাম কৰিলে সদায় ভাল হ'ব, ইয়াত কোনো ডিফাৰেঞ্চ নাই, বেলেগ আৰু কোনো ৰকেট চায়েন্স নাই।
1: খুব ধুনীয়াকৈ বুজাই দিলে ছাৰ। এই ক্ষেত্ৰখনৰ লগত জড়িত হ'বলৈ কেনেকুৱা ধৰণৰ শিক্ষাগত অৰ্হতা বা প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব, ছাত্ৰ ছাত্ৰীসকলে বা আগ্ৰহীসকলে কেনেধৰণে আগবাঢ়িব পাৰিব?
0: অঁ, স্কুলিঙৰ কথা কৈছে আপুনি, স্কুলিং মানে ইয়াতে এতিয়া ইণ্ডিয়াত বহুতকেইখন স্কুল আছে, যেনেকুৱা আমি যদি প্ৰথমে নাম ল'ব লাগিব FTII পুণে, তাৰপিছত SRFTI, এইখন ইনষ্টিটিউট হয় চেণ্টাৰ ফৰ এক্সিলেঞ্চ, বহু পুৰণি ইনষ্টিটিউট, সিহঁতে কাম কৰি এক্সপিৰিয়েঞ্চ হৈছে। তাৰ পাছত যদি আমি আহোঁ, ইয়াত ক'ব লাগিলে আমাৰ ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট, আমাৰ এখন ইনষ্টিটিউট আমি 1999 এষ্টাব্লিছ কৰিছিল গভৰ্ণমেণ্ট অফ আছামে, অলৰেডি 25 ইয়াৰ্ছ ক্ৰছ কৰি গ'ল। সেইকাৰণে মোৰ যিহেতু প্ৰথম দিনাখনৰ পৰা এইখন ইনষ্টিটিউটত আছোঁ, মোৰ যিটো অভিজ্ঞতা, তাৰমানে এই ইঞ্জিনিয়াৰিং শব্দটো যিহেতু কৈছে নহয়, ইঞ্জিনিয়াৰিং শব্দটো কোৱাৰ কাৰণে চাউণ্ড ইঞ্জিনিয়াৰিঙত আমাৰ এজন ষ্টুডেণ্টৰ 10+2 লেভেলত চায়েন্স থাকিবই লাগিব, 10+2 লেভেলত চায়েন্স বেকগ্ৰাউণ্ড থাকিব লাগিব। কিহৰ কাৰণে থাকিব লাগিব, যে ইয়াতে ইলেক্ট্ৰনিক্স এক্সপেক্টছবিলাকো আছে, তাৰমানে চাউণ্ড ইঞ্জিনিয়াৰিংটো এনেকুৱা নহয় যে অকল ৰেকৰ্ডে কৰিব বা ৰেকৰ্ডিষ্টে হ'ব বা চিনেমা চাউণ্ড ডিজাইন হ'ব, সেনেকুৱা নহয়। ইণ্টিগ্ৰেশ্যন ইঞ্জিনিয়াৰ বুলি আমি কওঁ, মেইণ্টেনেঞ্চ ইঞ্জিনিয়াৰ বুলি কওঁ, একষ্টিক ইঞ্জিনিয়াৰ বুলি কওঁ, এই গোটেই ইঞ্জিনিয়াৰিং পাৰ্টটোত চাউণ্ড ইঞ্জিনিয়াৰবিলাকে কাম কৰি থাকে। আমি যিবিলাক হল বা মাল্টিপ্লেক্স দেখা পাওঁ, তাতে যিবিলাক আমি এনেই নৰ্মেল ভাষাত আমি চাউণ্ড প্ৰুফ বুলি কওঁ নহয় সেইটো আমি একষ্টিক ট্ৰিটমেণ্ট বুলি কওঁ, সেইটো

0: কোনে কৰিব, সেইটো ছাউণ্ড ইঞ্জিনিয়াৰজনে কৰিব। আৰু সেইটো এনেই লগাই দিব নোৱাৰে, দেখাত ধুনীয়া হৈছে বুলি লগাই দিছে এনেকুৱা নহয়, সেইটো এটা ভেলু কেলকুলেট কৰিব লাগিব। সেইটো কৰাৰ কাৰণে সেই ছাউণ্ড ইঞ্জিনিয়াৰজনৰ দৰকাৰ। তাৰপিছত যে ইকুইপমেণ্টছবিলাক আনি পেলাই দাম কৰে, সেইবোৰ ইনষ্টল কেনেকৈ কৰিব, ইণ্টিগ্ৰেশ্যন, ছিষ্টেম ইণ্টিগ্ৰেশ্যন, সেইটোৰ কাৰণেও ছাউণ্ড ইঞ্জিনিয়াৰৰ দৰকাৰ। তাৰপিছত আমি যিহেতু যেনেকৈ উদাহৰণ দিওঁ, মোবাইল ফোন এটা কিনিলে সেইটোতো বেয়া হ'ব কেতিয়াবা, ঠিক তেনেকৈ ছাউণ্ডৰ ইকুইপমেণ্টছ বা অডিঅ' ভিজুৱেল ইকুইপমেণ্টবিলাক কিনিলে সেইটো বেয়া হ'ব। সেই বেয়া হয় ঠিক কোনে কৰিব, সেইটো মেইনটেনেঞ্চ পাৰ্ট, সেইটো ছাউণ্ড ইঞ্জিনিয়াৰৰ দৰকাৰ। এই গোটেইবিলাক যিহেতু ইঞ্জিনিয়াৰিং এটা, যিহেতু এটা ইলেকট্ৰনিক ছিষ্টেম এটা ইয়াৰ লগত ইনভল্ভ হৈ আছে, গোটেই বস্তুবিলাকৰ লগত চাৰ্কিটবিলাকো ইলেকট্ৰনিক ডিজাইন, পিচিবিবিলাক ইলেকট্ৰনিক ডিজাইন, মেইনটেনেঞ্চটো ইলেকট্ৰনিক ডিজাইন, ফল ফাইণ্ডিংটো ইলেকট্ৰনিক ডিজাইন, সেইকাৰণে এইটো ইঞ্জিনিয়াৰিং পাৰ্ট। সেইকাৰণে 10+2 লেভেলত এটলিষ্ট মানে হেৰি থাকিবই লাগিব, ছায়েন্স থাকিবই লাগিব। আৰু বৰ্তমান 24 ইয়াৰ্চটো মেক্সিমাম হৈ আছে, সেইটো চেঞ্জ হ'ব পাৰে ভৱিষ্যতে। এপ্লিকেশ্যন এজনৰ 25 ইয়াৰ্চ ইন জেনেৰেল কেটেগৰীত হ'লে 25 ইয়াৰ্চ মেক্সিমাম, তেতিয়া 10+2 ছায়েন্স উইথ 24 ইয়াৰ্চ এজ।
1: হয়, খুব ধুনীয়াকৈ বুজাই দিলে। প্ৰতিষ্ঠানসমূহত প্ৰশিক্ষণ কেনেদৰে কৰা হয়?
0: এইটো আমাৰ কনভেনশ্যনেল মানে কলেজবিলাকৰ নিচিনা নহয়, যে এখন ফিল্ম ইনষ্টিটিউট যেতিয়া আমি কওঁ, চিনেমা বুলি শব্দটো আহিব, চিনেমাখনটো আৰু কোনো ৰুলছ ৰেগুলেশ্যনৰ ভিতৰত নচলে। আউটডোৰত কথা শ্বুটিং হৈ থাকে, যে আমি মই ভাবিছোঁ যে মই চিনেমাখন 4 দিনত শেষ কৰি দিম, কিন্তু বৰষুণ দি আছে, 10 দিনো যাব পাৰে, বা বহুত গৰম দি আছে, তেতিয়াও নকৰিব পাৰোঁ, বা কৰিলে আৰ্টিষ্টৰ পাৰফৰ্মেঞ্চ ভাল হোৱা নাই তেতিয়াও দীঘলীয়া, মানে কোনো ধৰণৰ একচুৱেলি এটা খুব স্পেচিফিক গ্ৰামাৰ নাথাকে যে টাইম ফ্ৰেমটোৰ। সেইটোৰ কাৰণে আমাৰ কি হয়, এইটো দিনে নিশাই কাম হয়, তাৰমানে আমাৰ ইনষ্টিটিউটবিলাক মানে ফিল্ম ইনষ্টিটিউটবিলাক সেইবিলাকৰ 24x7 কেটেগৰীত হয় কামবিলাক। মানে ল'ৰাবিলাকে ধৰক ডিনাৰ কৰি উঠিও কাম কৰে, কাৰণ কামটো সিহঁতৰ টাইম ফ্ৰেম এটাৰ ভিতৰত কমপ্লিট কৰিবই লাগিব, এছেছমেণ্ট হ'ব তাতে সিহঁতে কি কাম কৰিছে। সেইটোৰ কাৰণে আমাৰ এক্সামিনেশ্যনৰ ডেটবিলাক থাকে, সেইকাৰণে সেই ডেটটো ৰিচ কৰাৰ কাৰণে যদি শ্বুটিঙত দেৰি হৈছে বা পষ্ট প্ৰডাকশ্যনত দেৰি হৈছে, তেতিয়াহ'লে সিহঁতৰ এইটো 24x7। ইন আদাৰ চেন্স আপুনি এনেকুৱা ক'ব পাৰে, ৰাতিপুৱা 8টাৰ পৰা আকৌ ৰাতিপুৱা 8টালৈ, সেইটো নেক্সট ডে ৰাতিপুৱা 8টালৈ, সেইটো ফৰ্মেটতে এতিয়া আমি কাম কৰি আছো।
1: হয়, এডমিশ্যন প্ৰচেছটো অকণমান জানিব বিচাৰিম।
0: এডমিশ্যন প্ৰচেছটো চাওক, আমাৰ ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ এনেকুৱা যে আমাৰ 4টা কোৰ্চ আছে ইয়াতে, অডিঅ'গ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনিয়াৰিং, চিনেমাটোগ্ৰাফি, ফিল্ম এণ্ড ভিডিঅ' এডিটিং আৰু এপ্লাইড এক্টিং ফৰ ফিল্ম এণ্ড টেলি। এই 4টা কোৰ্চৰ আমাৰ কোৱালিফিকেশ্যনটো 10+2। ছাউণ্ড ইঞ্জিনিয়াৰিঙত খালি 10+2 ছায়েন্স লাগে, বাকীকেইটা ডিপাৰ্টমেণ্টত এডিটিং, ফটো, চিনেমাটোগ্ৰাফি আৰু এক্টিঙত আমাৰ এনি ষ্ট্ৰীমৰ পৰা আহিব পাৰে। আৰু এই এপ্লিকেশ্যন আমি এডভাৰ্টাইজমেণ্ট দিওঁ, এতিয়াও চলি আছে, এইটো মাহতো চলি আছে, এতিয়া এডভাৰ্টাইজমেণ্ট অনলাইন হৈ আছে, এডভাৰ্টাইজমেণ্ট দিওঁ, আমাক ফৰ্ম দিয়া যায়, সেই ফৰ্মত ছাবমিট কৰে, তাৰপিছত তাৰ পৰা আমাৰ এটা ৰিটেন টেষ্ট হয়, সেইটো ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম সিহঁতে কণ্ডাক্ট কৰে। ৰিটেন টেষ্টটোৰ পৰা আমাৰ ছিলেকশ্যন 1:4 ৰেচিঅ'ত হয়, মানে আমি এটা ছিটৰ এগেইনষ্টত 4জনকে মাতোঁ ৰিটেন টেষ্টৰ পৰা। তাৰপিছত আমাৰ ভাইবা হয়, কিহৰ কাৰণে ভাইবা হয়, এইটো কাৰণেই যে ছাউণ্ড ইঞ্জিনিয়াৰিঙত যদি কোনোবাই এডমিশ্যন ল'ব বিচাৰে ছাপ'জ, আৰু তেওঁ ধৰক কাণেদি শুনাই নাপায়, তেতিয়াহ'লে জানো পাৰিব কাম কৰিব। সেইকাৰণে আমি সেই কিছুমান এছপেক্টছ আমি চাওঁ ভাইবাত, তাৰ উপৰিও কাৰোবাৰ কিমান ইণ্টাৰেষ্ট আছে, কাৰণ এইটো বস্তু এনেকুৱা নহয় যে হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফি নিচিনা নহয় যে মাক বাপেক এডমিশ্যন দি দিব নহয়। আমি এনেকুৱাও ল'ৰাও পাইছোঁ যিবিলাক এম টেক কমপ্লিট কৰি আহিছে, এতিয়া আকৌ পঢ়ি আছে ছাউণ্ড ইঞ্জিনিয়াৰিং, বা বি টেক কৰি বহুত ল'ৰা আছে সেনেকুৱা, আমি 20-30% ল'ৰাই সেনেকুৱা ছাউণ্ড ইঞ্জিনিয়াৰিং কৰি, আমি সৰু ইণ্টাৰভিউ যে তোমালোকে বি টেক কৰিছে এম টেক কৰা, তেতিয়া কয় নহয় বি টেকটো মোৰ দেউতাৰ চইচ আছিল, এইটো মোৰ চইচ। সেইকাৰণে অলপমান পগল আমিতো থাকিব লাগিব, থাকিলে ভাল, আৰু আদাৰৱাইজ আমি 10+2 ল'ৰাবিলাকতো আমি গ্ৰুম কৰোঁ, সিহঁতে প্ৰথম আহি পেলাই অলপ মানে অলপমান দিগদাৰি এটা পায় প্ৰথম 2-3 মাহমান, যেতিয়া চিনেমা দেখাওঁ সিহঁতক, সিহঁতে কমাৰ্চিয়েল চিনেমাবিলাক আশা কৰি থাকে, আমি ধৰক যিবিলাক একাডেমিক ভেলু আছে যে সেইবিলাকৰ পৰা আমি চিনেমাবিলাক দেখাওঁ, আমাৰ লাইব্ৰেৰীত আছে, তো প্ৰথম অসুবিধা এটা পায়, কিন্তু পাছলৈ কিন্তু সিহঁতবিলাক খুব উস্তাদ হৈ যায়, আৰু গ্ৰুমিংটো ভাল হয় আৰু বহুত ভাল পাৰফৰ্ম কৰি আছে। 12টা নেশ্যনেল এৱাৰ্ড আছে আমাৰ এতিয়া এইটো ছেক্টৰত চিনেমাত, আমাৰ আইফা আছে, আমাৰ অস্কাৰ আছে, নমিনেশ্যন আছে আমাৰ। তো আমি ভাবোঁ যে আমি পাৰিম গ্ৰুম কৰিব, প্ৰথম কিছুমান খুব জানি বুজি আহে, অলপ এক্সপিৰিয়েঞ্চ কৰিহে, কিছুমান একেবাৰে নতুনকৈ আহে, একো নাজানি, আৰু আমি দেখিছোঁ যিবিলাক নাজানি আহে একো, সেইবিলাকে আকৌ ফাইনেলি গৈ ভাল পাৰফৰ্ম কৰে।
1: হয়, বৰ্তমানৰ সময়ত ছাউণ্ড ইঞ্জিনিয়াৰিং কেৰিয়াৰ হিচাপে কিমান সম্ভাৱনাময় বুলি ভাবে আপুনি?

0: মই এটা এক্সাম্পল দিয়ে ষ্টাৰ্ট কৰো। আমি যেতিয়া আমাৰ কোভিড হৈ আছিলে, কোভিডৰ সময়ত আমাৰ কি হল, সকলো ইণ্ডাষ্ট্ৰি বহি মানে ফেইল হৈ গল, লছত গুচি গৈছিল। সেই সময় এটা ইণ্ডাষ্ট্ৰি আছিল যিটো মানুহ, কাৰণ কোভিডৰ সময়ত ঘৰত বহি বহিনো কি চাব, নেটফ্লিক্স চাই আছিল মানুহে, অটিটি প্লেটফৰ্মবিলাকত চাই আছিল, ৰিলছবিলাক চাই আছিল। তো সেইখিনি সময়ত অডিঅ' ভিজুৱেলছ মিডিয়ামটো ইমান এটা মানে পিকআপ এটা ললে, গ্ৰ'থটো ইমান বেছি হৈ গল যে চব ইণ্ডাষ্ট্ৰি শেষ, সেইটো ইণ্ডাষ্ট্ৰি আকৌ বাঢ়ি গল। আৰু সেই ট্ৰেণ্ডটো যে মানুহৰ, মানে আমি যে এটা ভাল বস্তু খালে সদায় খাই থাকিব মন যায়, সেই ট্ৰেণ্ডটো যে মানুহৰ এইটো থাকি গল তাৰমানে এতিয়া পৃথিৱীত। সেইকাৰণে এইটো অসম, নৰ্থ ইষ্ট বা ইণ্ডিয়া পইণ্ট অফ ভিউৰ পৰা নহয়, মই গোটেই এব্ৰড পইণ্ট অফ ভিউৰ পৰাই কওঁ যে এইটোৰ গ্ৰ'থটো সদায় 15-20% সদায় বাঢ়ি গৈ আছে। এতিয়া যদি মই ডেটাত অলপমান কৈ দিব লাগে, তেতিয়াহ'লে মই ক'ব লাগিব যে মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ ইণ্ডিয়াত আমাৰ গ্ৰ'থ, আমাৰ ৱৰ্থ, আমাৰ যিটো নেটৱৰ্থ বুলি কওঁ, সেইটো আছিল মানে এমপ্লয়মেণ্টৰ কথা কৈছোঁ দেই মই, এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীত যিটো ইণ্ডাষ্ট্ৰীত আমাৰ এমপ্লয়মেণ্ট পায়, সেইটো ইণ্ডাষ্ট্ৰীৰ ৱৰ্থ এৰাউণ্ড আছিল আমাৰ 2.5ৰ পৰা 2.3 লাখ কৰোৰ এভৰি ইয়াৰ। আৰু ইয়াতে ইনডাইৰেক্ট ডাইৰেক্ট জব আছিল 1 কৰোৰ, ডিৰেক্ট জব মানে কোনোবাই ছাউণ্ড ইঞ্জিনিয়াৰিং পাছ কৰি ডিৰেক্টলি ছাউণ্ড ইঞ্জিনিয়াৰতে জবটো পাইছে, এইটো আমি ডিৰেক্ট জব বুলি কওঁ। আকৌ ইনডাইৰেক্ট জব কিছুমানে আছে, যেনেকুৱা ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ পাছ কৰি ৰেকৰ্ডিজ হোৱা নাই, ধৰক ফাষ্ট এছিষ্ট ৰেকৰ্ডিজ পাইছে, পষ্টত কাম কৰিছে, কোনোবাই চিনেমাখন শ্বুটিং হৈ যোৱাৰ পাছত কোনোবাই কাম কৰিছে, সেইটো ইনডাইৰেক্ট জব এটা আছিল আমাৰ বহুতখিনি। কণ্টেণ্ট ক্ৰিয়েশ্যনছ আপোনালোকে নিশ্চয় বুজি পাব, তাৰমানে আমাৰ যিবিলাক আমি আমাৰ একাডেমিক্স কলেজবিলাকতো চলে যে আমাক ভিজুৱেলছত দেখাই নহয় আজিকালি বস্তুবিলাক, ভিজুৱেলছত দেখাই তো আমি, আমাৰ সেইটো মেণ্ডেটৰী এতিয়া, আমি এইটো কৰিব, মুক্স বুলি কয়, মুক্স মুক্স মেছিভ অনলাইন ইণ্টাৰনেট কোৰ্চ বুলি, সেইটোত আমাৰ কি হয়, সেইটো এটা অডিঅ' ভিজুৱেলছ প্ৰগ্ৰেমেই, তাতে শ্বুট কৰিব লাগিব, ছাউণ্ড থাকিব, ভিডিঅ' থাকিব, এডিটিং থাকিব, কেমেৰা ফাংচন থাকিব, সেইবিলাক কৰাৰ কাৰণে সেই কণ্টেণ্ট ক্ৰিয়েশ্যনৰ এতিয়া চাহিদাটো বহুত বেছি, চবতে লাগে, লাগিলে কি হ'ব, চব কলেজতে লাগে, সেইটো UGCৰ মেণ্ডেটৰী হৈ গৈছে, সেইটো অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনৰ মেণ্ডেটৰী হৈ গৈছে। সেইকাৰণে সেইবিলাক কোনে কাম কৰিব, সেইবিলাক আল্টিমেটলি ছাউণ্ড ইঞ্জিনিয়াৰ, চিনেমাটোগ্ৰাফাৰ, এডিটৰ, সিহঁতেই কাম কৰি আছে। সেইকাৰণে ইয়াত এটা ডাঙৰ জব আছে, মানে মানে 2 লাখ আৱাৰৰ কাম হয় ইয়াতে এনুৱেলি ইণ্ডিয়াত, 2 লাখ আৱাৰৰ কণ্টেণ্ট ক্ৰিয়েট কৰিব লাগে, তাৰমানে ভাবক যে ইয়াতে জব কিমান আছে। সেইকাৰণে আমাৰ মানুহে দেখা নাপায়। মই যেতিয়া পঢ়িব গৈছিলোঁ, মোক ৰেডিঅ' মেকানিক বুলি কৈছিল 1989ত, তেতিয়াৰ পৰা আমি এই চেলেঞ্জটো পাই আছোঁ, এইটো পেৰেণ্টছৰ এৱাৰনেছৰ অলপ অভাৱ আছে, বা যিকোনো ধৰণৰ যেনেকৈ নহওক এটা এৱাৰনেছৰ প্ৰব্লেম আছে যে এইবিলাক কোৰ্চ কেনেকুৱা হ'ব ইঞ্জিনিয়াৰিংটো মেডিকেলৰ কম্পেয়াৰ কৰিলে। কিন্তু আদাৰৱাইজ মই যদি ভাবোঁ, মই যদি কওঁ, যিটো মোৰ এক্সপিৰিয়েঞ্চ আজি 30 ইয়াৰ্ছ প্লাছ মোৰ ইণ্ডাষ্ট্ৰীত, এইটো এক্সপিৰিয়েঞ্চৰ পৰা মই কওঁ যে ইয়াতে কোনো ল'ৰাটো বহীটো থকাই নাই, আৰু লাষ্ট ছেমিষ্টাৰতো আমি ল'ৰা ধৰি বান্ধিহে ৰাখিব লাগে, তো সিহঁতক ইণ্ডাষ্ট্ৰীত এংগেজ কৰিব বিচাৰে। তাৰমানে প্ৰডিউচাৰ ডিৰেক্টৰবিলাকৰ কেনেকুৱা কথা, যে মই এজন ল'ৰা এনে পাইছোঁ যিটো স্কুলিং আছে, আৰু এজন ল'ৰা পাইছোঁ মোৰ স্কুলিং নাই, মই একে পইচাটো কাক ল'ম, এইটো এটা হিউমেন চাইকলজি, মই সদায় বেষ্ট অফ দ্য বেষ্টটোকে ছিলেক্ট কৰিম। সেইকাৰণে সদায় FTI পাছ আউট বা স্কুলিং থকা ল'ৰাবিলাককহে এংগেজ কৰে। আৰু সেইকাৰণে ৰিজাল্টবিলাক আপুনি যদি চাই, যে অলমষ্ট 2006 মানৰ পাছৰ পৰা অসমত যিবিলাক চিনেমা হৈ আছে, তাৰে ৰিজাল্টবিলাক বহুত ইনহেন্স হৈ গৈ আছে, মানে কোৱালিটিবিলাক ইনহেন্স হৈ গৈ আছে। আৰু ঠিক সেনেকে যদি আমি সেনেকেও ভাবিব পাৰোঁ, আৰু কোনোবাই ক'বও পাৰে কিনো ইনহেন্স হৈছে কম্পেয়াৰ টু ছাউথ ইণ্ডিয়ান ফিল্ম, এতিয়া 100 কোটি টকাৰ বাজেট লৈ এখন যেতিয়া চিনেমা কৰোঁ, সেইটোৰ কোৱালিটি বেলেগ ডেফিনেটলি হ'ব, আৰু আমি 15-16 লাখ টকা লৈ পেলাই যেতিয়া চিনেমা কৰিম, তাৰে কোৱালিটি ডিফিনেট। আমি সেইখিনি চেলেঞ্জত লৈ পেলাই আমি যিখিনি কাম কৰিব বিচাৰোঁ, আমাৰ ভাবোঁ সেইটো আমি ছাকচেছ, আৰু আমাৰ ল'ৰা যিখিনি ৰিজনেল লেভেলত কাম কৰি আছে, সেইখিনিতো ছাকচেছ ৰেটটো খুব বেছিয়েই, আৰু অস্কাৰলৈ পাইছেগৈ ল'ৰা। আৰু ইণ্ডিয়াৰ এতিয়া আমি যদি 1, 2, 3, 4 টপ ইণ্ডিয়া ৰেকৰ্ডিজ বুলি কওঁ, চব ডক্টৰ ভূপেন হাজৰিকা ফিল্ম ইনষ্টিটিউটৰ পৰাই পাছ কৰা, যেনেকৈ চবেই জানে দেৱজিৎ চাংমাই, অমৃত প্ৰীতম, অসম গৌৰৱ, অসম বৈভৱ, সেইবিলাক আমাৰে ল'ৰা। মই ভাবোঁ যে ইয়াতে জব অপৰচুনিটিজটো খুবেই ভাল, আৰু যিহেতু ইণ্ডাষ্ট্ৰী গ্ৰ'থটো বাঢ়ি গৈ আছে।
1: হয়, খুব ধুনীয়াকৈ আপুনি বুজাই দিলে, শ্ৰোতাসকলে নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হৈছে। ছাউণ্ড ইঞ্জিনিয়াৰসকলৰ বাবে কৰ্মসংস্থাপনৰ কেনেকুৱা ধৰণৰ ক্ষেত্ৰ উপলব্ধ আছে যাৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে, বিতংভাৱে জানিব বিচাৰে?
0: ঠিক আছে, এতিয়া সদায় এটা পেৰেণ্টছৰ বা ল'ৰাবিলাকৰো সদায় এটা থাকে যে মই হোৱাট নেক্সট, মই পঢ়িব আহিলোঁ ছাউণ্ড ইঞ্জিনিয়াৰিং, তাৰপিছত মোৰ কি হ'ব। এই আনচাৰটোৰ মই দিওঁ যে ইয়াতে আমাৰ কেইটামান ফিল্ড কেইখনমান আছে য'ত ফিল্ডত আফটাৰ 5টাত মই খেলিব পাৰিম, মানে মোৰ জব জব হ'ব বা মই এংগেজমেণ্ট পাম, সেইখন ফিল কি? এখনটো প্ৰথম এখন চিনেমা, চিনেমা বুলি কোৱাৰ লগে লগে এটা ডাঙৰ ছাতি, সেই আমব্ৰেলা এটা, এই আমব্ৰেলাৰ আণ্ডাৰত কি থাকিব? ভইচ আছে, মিউজিক আছে, বেকগ্ৰাউণ্ড মিউজিক আছে, ফলে ছাউণ্ড আছে, লোকেশ্যন ছিংক ছাউণ্ড আছে, মিক্সিং আছে, মিউজিক মিক্সিং আছে, আৰু মিউজিক উইথ দ্য ভিজুৱেলছ মিক্সিং আছে, ভইচৰ কাম হ'ব, ভইচ এণ্ড স্পীচৰ কাম হ'ব, সেইটো হ'ল চিনেমা। তাৰপিছত একেধৰণে সৰু ষ্ট্ৰীমত যদি মই চাওঁ তেতিয়াহ'লে কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাম, যিটো মই ক'লোঁ যে একাডেমিক কণ্টেণ্ট ক্ৰিয়েশ্যনছ, আজিকালি প্ৰত্যেকখন ইউনিভাৰ্চিটিত কলেজতে মুক্স কৰ্চবিলাকৰ অনলাইন কণ্টেণ্টবিলাক এভেইলেবল আছে, সেই কণ্টেণ্টবিলাক কোনোবাই বনাই আছে, সেই কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাম। থাৰ্ড মই চাওঁ যে লাইভ চাওঁ, এতিয়া মানুহৰ কি হ'ল, এতিয়া অলপমান আকৌ ট্ৰেণ্ডটো বদলিছে কি, লাইভত আহিছে মানুহে, মানুহে আগতে ৰেকৰ্ডেড মেটেৰিয়েলটো চাইছিল, এতিয়া অলপ ব'ৰ হৈছে, বোৰ হৈ পেলাই লাইভবিলাকত আহিছে। সেইকাৰণে লাইভত আমাৰ দেখা পাওঁ যে আমাৰ যেতিয়া এটা ভাল লাইভ প্ৰগ্ৰেম হয় কি হয়, তাতে টিকেটবিলাক ইমিডিয়েট চেল হৈ যায়, কিহৰ কাৰণে, তাৰমানে মানুহ ইচ্ছা কৰে চাবৰ কাৰণে, সেই লাইভ চাউণ্ডৰ গোটেই পৃথিৱীতে ডিমাণ্ডটো বহুত বেছি, সেইকাৰণে সেই লাইভ চাউণ্ডৰ মানে চাউণ্ড ইঞ্জিনিয়াৰ নহ'লে লাইভ চাউণ্ড নহ'বই, প্ৰথম কথা। আগতে আমি দেখিছিলোঁ যে এনেকুৱা ধৰণৰ যে দোকানবিলাক দেখা পাওঁ নহয়, অসমৰ যিকোনো ঠাইতে চাউণ্ডৰ মাইক্ৰফোন ভাড়াত দিয়া যায় বা স্পীকাৰ ভাড়াত পোৱা যায়, সেনেকুৱা ধৰণৰ কথাবিলাক আগতে আছিল, এতিয়া সেইটো নহয়, এতিয়া গোটেই বস্তুটো অট'মেটেড ছিষ্টেম, এটা খুব হাইটেক ছিষ্টেম এটা আহিছে, মানে অট'মেশ্যনেদি লাইট আৰু চাউণ্ড প্লাছ মানে লাইট মানে ষ্টেজ লাইটৰ কথা কৈছে, ষ্টেজ লাইটটো কণ্ট্ৰল কৰে, চাউণ্ডো কণ্ট্ৰল কৰে, আৰ্টিষ্টবিলাকে সেনেকৈ পাৰফৰ্ম কৰে, সেইটো এটা বহুত প্ৰেষ্টিজিয়াছ কাম হৈ গৈছে। এতিয়া লাইভ চাউণ্ডত যদি কোনোবাই কাম কৰিছে, চেলেঞ্জটোও বেছি আৰু বহুত টকা দৰমহা পায় আৰু ডিমাণ্ড বহুত বেছি, সেইকাৰণে আমি সেই লাইভ চাউণ্ড এটা এটা ছেক্টৰ, ডাঙৰ ছেক্টৰ যিটোত সদায় এতিয়া গ্ৰ'থ বাঢ়ি গৈ আছে। তাৰপাছত আপোনাৰ গেমিং এণ্ড অট'মেশ্যন মই ক'লোঁ, গেমিং এণ্ড অট'মেশ্যনত আপোনাৰ চাউণ্ড ডিজাইনাৰবিলাকে কাম কৰি থাকে, যে চাউণ্ডটো চবতে লাগিব নহয়, আপুনি এখন চিনেমা চাই আছে, চাউণ্ডটো মিউট কৰি দিয়ক, সেইটো চাব পাৰিব জানো, না নোৱাৰে, চাই ভাল লাগিব জানো, নহয়, সেইকাৰণে ইম্পৰ্টেঞ্চ অফ চাউণ্ডটো মই ক'লোঁ, চাউণ্ডটো চবতে লাগিব, কেমেৰাটো এটা এংগেলৰ পৰা দেখা পায় মানুহে চকু যেনেকে, কিন্তু আমি চাউণ্ডটো থ্ৰী ডাইমেনশ্যনেল, থ্ৰী ডাইমেনশ্যনেল আমি এজ এ হিউমেন বিং আমি থ্ৰী ডাইমেনশ্যনেল, তাৰমানে আমাৰ ইনষ্টিংটোৱে থ্ৰী ডাইমেনশ্যনেল, সেইকাৰণে ওপৰেৰে যদি এখন প্লেনো উৰি গৈছে আমি চাউণ্ডটো নাপাওঁ, বা পাছফালে যদি চৰাই চিৰি আছে আমি চাউণ্ডটো নাপাওঁ, কিন্তু আমি থ্ৰী ডাইমেনশ্যনেল, সেইটো আমি বাই বাৰ্থ, আমাৰ জন্ম থ্ৰী ডাইমেনশ্যনেল হৈ পেলাই, আৰু সেইটো কাৰণে আমাৰ ইণ্ডাষ্ট্ৰী থ্ৰী ডাইমেনশ্যনেললৈ কনভাৰ্ট হৈ গৈ আছে। বাৰু তাৰপিছত আকৌ কওঁ, সেইটো গেমিং এণ্ড অট'মেশ্যনৰ কথা ক'লোঁ, তাৰপিছত চি জি আই কম্পিউটাৰ জেনেৰেট ইমেজ আজিকালি কৰে, ইমেজিনেৰী, সেইটোত চাউণ্ড ডিজাইন হয়, তাৰমানে কেনেকুৱা, আমি ইয়াত প্লট কিছুমান ছিলেক্ট কৰি লওঁ, সেই প্লটবিলাকক আমি শ্বুট কৰি আনো, কৰি আনি আমি চি জি আই কৰোঁ, সেইবিলাক চি জি আই কৰিলে কি হয়, তাতে আমি এটা এনিমেশ্যনেই আমি কৰিছোঁ, কিন্তু আমি ৰিয়েল ফিলিং এটা পাওঁ, আমি ধৰিবই নোৱাৰোঁ এইটো ৰিয়েল নে অনিমেশ্যন, যেনেকুৱা 400 years লাচিতত আমাৰ গভৰ্ণমেণ্টে লাচিত বৰফুকনখন কৰিছিল, ধৰিবই নোৱাৰে কোনোবাই যে তাতে চি জি আই কৰিছে, সেইবিলাক চি জি আই কাম হৈছিল। তাৰপিছত এইকেইটা হ'ল আপোনাৰ ৰেকৰ্ডিং পেৰামিটাৰ্ছ বা ৰেকৰ্ডিং ৰিলেটেড কথা, ইয়াৰ উপৰিও তাৰমানে কিছুমান বৰ মেজৰ ছেক্টৰ আছে, যেনেকে একষ্টিক কনচালটেণ্ট, যিকোনো এখন মাল্টিপ্লেক্স বা এটা কনফাৰেন্স হল বা এটা অডিটৰিয়াম বা এটা চিনেমা হল, এই গোটেইবিলাকতে কি হয়, আমি দেখা পাওঁ যে আমি নৰ্মেল ভাষাত চাউণ্ড প্ৰুফিং বুলি কওঁ, সেইটোক আমি টেকনিকেল ভাষাত, স্কুলৰ ভাষাত আমি এইটো একষ্টিক ট্ৰিটমেণ্ট বুলি কওঁ, কিন্তু এইটো এটা ট্ৰিটমেণ্টহে, আমি কিবা লগাই দিলেই নহ'ব, ই কিমান এবজৰ্ব কৰিব, কিমান ৰিফ্লেক্ট কৰিব, এইটো এটা ৰেচিঅ' আছে, আমি সেইটো ৰেচিঅ'ত কাম কৰোঁ, আৰু সেইটো ৰেচিঅ'ত কাম কৰিবৰ কাৰণে এজন চাউণ্ড ইঞ্জিনিয়াৰহে লাগিব। তো আমি একষ্টিক ট্ৰিটমেণ্টৰ এটা ডাঙৰ মানে ফিল্ড এখন আছে য'ত আমি কাম কৰি আছে আমাৰ ল'ৰা ছোৱালীবিলাকে, চাউণ্ড ইঞ্জিনিয়াৰবিলাকে, আৰু সেইটো সদায় বাঢ়ি গৈ আছে। ক্লজ এনভাইৰনমেণ্ট, তাৰমানে পৰিৱেশটো ইমান গৰম হৈ গৈছে এতিয়া যে আমাৰ এচি লগা হৈছে, যদি এচি লাগে আমি ক্লজ এনভাইৰনমেণ্টত আহিছোঁ, হয়নে, ক্লজ এনভাইৰনমেণ্টত আমাৰ যদি আমাৰ একষ্টিক ট্ৰিটমেণ্ট নাথাকে তেতিয়াহ'লে কি হ'ব, সেই বেৰবিলাকে, ৱালছবিলাকে, যিবিলাক চাউণ্ডবিলাক ৰিফ্লেক্ট কৰিব, সেইটোক আমি যদি একদম ঘৰুৱা ভাষাত কওঁ, তাৰমানে চাউণ্ডে আমাক ঘুচিয়াই থাকিব, মাৰি থাকিব, তাৰমানে ষ্ট্ৰাইক কৰি থাকিব, কিয় থাকিব, কিয় কাৰণে চাউণ্ড ইজ এনাৰ্জি, চাউণ্ড এটা শক্তি, মই কথা পাতি আছোঁ, মোৰ এটা শক্তি লছ হৈ আছে, আৰু যদি কোনোবাই কথা মোক কৈও থাকে, সেইকাৰণে আমি কওঁ নহয় মনে মনে থাক আৰু কামুৰি নাথাকিবি, আমি ইৰিটেট হৈ যাওঁ যে কিয় কাৰণে সেই কথাক বহুত কৈ থকা মানে আমাক ঘুচিয়াই থকা নিচিনা, আমাক চৰিয়াই থকা নিচিনা, সেইকাৰণে তাতে একষ্টিক ট্ৰিটমেণ্ট লাগে, যে চাউণ্ডটো কিমান পৰিমাণে ৰিফ্লেকশ্যনছ দিব, বহুত ৰিফ্লেকশ্যনছ দিলে আমাৰ অৰিজিনেল চাউণ্ডটোৱেই নোহোৱা হৈ যাব, ৰিফ্লেক্টেড চাউণ্ডবিলাকে পাম। সেইকাৰণে এবজৰ্পশ্যন এণ্ড ৰিফ্লেকশ্যনছ এইবিলাক কিছুমান ডেফিনেশ্যন আছে, ডিফিউশ্যন, ডিফ্ৰেকশ্যনছ, ৰিফ্ৰেকশ্যনছ ডেফিনেশ্যন আছে, সেইবিলাক অংক কৰি

0: ইয়ামাহা, ৰোলেণ্ড বা যিকোনো ডাঙৰ ব্ৰেণ্ডবিলাকে আমাক বস্তুবিলাক বনাই দিয়ে, আমি সেইবোৰৰ ওপৰত আমি কাম কৰোঁ, কিন্তু সেই বনাইছেওতো কোনোবা মানুহেই। তো এতিয়া আমি কি কৰোঁ, আমাৰ ইনপুটো দিওঁ, তাৰমানে আমাৰ ইনপুট এনেকৈ দিওঁ যে যিটো কাম তহঁতে কৰি দিছ, মাইক্ৰ'ফোনটো চব ঠিক আছে, কিন্তু এইখিনি যদি আৰু এডভান্স হ'ল হয়, আৰু বেটাৰ সুবিধা হ'ল হয়, ফ্ৰেণ্ডলি হ'ল হয়, আৰু পাৰফৰ্মেঞ্চ বেছি ভাল হয়, তেতিয়া সেই কোম্পানীবিলাকে আমাৰ কথাবিলাক শুনে, শুনি পেলাই আকৌ সিহঁতে সেইবিলাক কাষ্টমাইজ কৰে, তাৰমানে এনেকুৱাও হয়।
1: খুব ধুনীয়াকৈ বুজাই দিলে আপুনি। সংগীতৰ প্ৰতি আগ্ৰহ থাকিলেহে ছাউণ্ড ইঞ্জিনিয়াৰ হোৱাটো সম্ভৱ নেকি?
0: ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ লগত মিউজিকৰ যিটো আপুনি কথা সুধিলে, সেইটো আমি এখন ধৰক চিকেন কাৰী মিট মছলাৰ নিচিনা কথা, যে চিকেন কাৰীখন আদা নহৰুটোও হ'ব পাৰে, কিন্তু মিট মছলা এড কৰি দিলে হয়তো সোৱাদটো অলপ বেলেগ হ'ব পাৰে, বেলেগ হ'ব পাৰে কাৰোবাৰ কাৰণে, কাৰোবাৰ চবৰ কাৰণে একে নহ'ব পাৰে। তো ছাউণ্ড ইঞ্জিনিয়াৰিঙত মিউজিক জানিলেই যে হ'ব সেনেকুৱা মোৰ কথা নহয়, কাৰণ ছাউণ্ড ইঞ্জিনিয়াৰিংটো মিউজিক নহয়, মই নিজেই মিউজিকৰ মানুহ নহয়, মই 30 ইয়াৰ্ছ আছোঁ, কিন্তু মই ভূপেন দা, খগেন মহন্ত সবৰ লগতে, খগেন গগৈ সবৰ লগতে মই কাম কৰিছোঁ, আৰু মই ছাকচেছফুলি কাম কৰিছোঁ। এইটো কাৰণে কাম কৰিছোঁ যে যদি মই মোৰ ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ স্কুলত যিখিনি মানে ইনষ্টিটিউট থকা সময়ত যদি মই খুব ভালকৈ পঢ়ি লওঁ যদি, তেতিয়া মোৰ কাম কৰাৰ কাৰণে খুব সুবিধা হ'ব। আৰু মিউজিক যদি জানে, তেতিয়াহ'লে আমি দেখিছোঁ সেনেকুৱা ধৰণৰ ল'ৰাবিলাকৰ এটা ট্ৰেণ্ড আছে, মানে এটা টেণ্ডেঞ্চি আছে যে ছাউণ্ড ইঞ্জিনিয়াৰিং পাছ কৰি পেলাই মিউজিক ষ্টুডিঅ'বিলাকত কাম কৰে। সেইটোও এটা ডাঙৰ কথা, সেইটোও এটা ডাঙৰ কথা, মিউজিক ষ্টুডিঅ'ত কাম কৰাটো এটা বৰ চেলেঞ্জৰ কথা। চিনেমাত কাম কৰাকৈ মিউজিক ষ্টুডিঅ'ত কাম কৰাটো আৰু চেলেঞ্জ, মানে খুব ভাল কথা, তাতে কাম কৰে, সিহঁতক মেইনলি সেইটো ফ'কাছ হৈ থাকে, মানে 60-70% ল'ৰা যিবিলাক মিউজিক জানি আহে সেনেকৈ ধৰণৰ এটা ফ'কাছ লৈ পেলাই আহে প্ৰথম ইনিচিয়েল অৱস্থাত। পাছত যেতিয়া সিহঁতে চিনেমাত কাম কৰে, বিভিন্ন এছপেক্টছবিলাকত কাম কৰে ছাউণ্ডৰ, যেনেকুৱা প্ৰি প্ৰডাকশ্যন মানে কি, মই চিনেমাখন ষ্টাৰ্ট হোৱাৰ আগতে ডিজাইনটো কৰিম যে কি কৰিম, প্ৰডাকশ্যনছ ষ্টেজ, তাৰমানে প্ৰডাকশ্যন মানে কি, প্ৰি প্ৰডাকশ্যনত মই যেনেকৈ চিন্তা কৰিছিলোঁ এতিয়া মই সেইটো এক্সিকিউট কৰিম, মানে মই প্ৰি প্ৰডাকশ্যনত ভাবিছিলোঁ যে মই এইটো মাইক্ৰ'ফোন দি এইটো ৰেকৰ্ড কৰিম, প্ৰডাকশ্যনত মই কৰিলোঁ ৰেকৰ্ডটো, প'ষ্ট প্ৰডাকশ্যনত মানে মই ৰেকৰ্ডেড মেটেৰিয়েলটো ষ্টুডিঅ'ৰ ভিতৰত লৈ আনি তাক মই আৰু মানে ঠিক ঠাক কৰিলোঁ, মই আৰু ভাল কৰিলোঁ, সেইটো হ'ল প'ষ্ট প্ৰডাকশ্যন। তাৰপিছত মই মিক্সিং, ফাইনেল মিক্সিং বুলি কওঁ, যিটো মিক্সিং আমি ভিজুৱেলছৰ লগত কাম কৰোঁ, মানে ক'ৰবাত যদি ৰোমাঞ্চ হৈ আছে ৰোমান্টিক, ক'ৰবাত যদি পেথছ তাতে পেথছ, ক'ৰবাত যদি দুখ, এনেকুৱা ধৰণৰ কথাবিলাক মিউজিক বা ডাইলগ বা ডিজাইন, যেনে মিউজিক কিমানত থাকিব, ডাইলগ ট্ৰেকটো কিমানত থাকিব, এটচেট্ৰা, এইবিলাক বিভিন্ন ষ্টেজ অফ প্ৰডাকশ্যনছ, এই গোটেইবিলাক কাম যেতিয়া ইনষ্টিটিউট এখনত আহি পেলাই ল'ৰাবিলাকে দেখে, তেতিয়া কিয় 30-40% মিউজিক জানি অহা ল'ৰাবিলাকে সিহঁতে এইটো ছেক্টৰত কনভাৰ্ট হৈ যায় ফিল্ম ডিজাইনত, আৰু 60% মান সিহঁতে মিউজিকত যায়। কিন্তু যিবিলাকে আকৌ মিউজিক নাজানি বা একোৱে নাজানি আহে, একেবাৰে ৰ 10+2 পাছত আহিছে, মাক দেউতাকে এডমিশ্যন দি থৈ গৈছে, আমি দেখিছোঁ যে সিহঁতৰ পাৰফৰ্মেঞ্চটো সদায় ভাল, মানে ফাইনেলি গৈ পেলাই সিহঁতে ইণ্ডাষ্ট্ৰীত বহু ভাল কাম কৰে।
1: এই ক্ষেত্ৰখনত আগ্ৰহ থকা বহুখিনিয়ে হয়তো ভাবিব পাৰে যে এই ক্ষেত্ৰখনত আহিবলৈ হয়তো বহুখিনি আৰ্থিকভাৱে সবল হ'ব লাগিব, এই ক্ষেত্ৰত অকণমান জানিব বিচাৰিম।
0: এইটো একেবাৰে ভুল কথা, বহুতে ভাবে সেনেকুৱা, একেবাৰে ভুল কথা। মই আমাৰ নিজৰ ইনষ্টিটিউটৰ উদাহৰণটো দিওঁ, যে আমাৰ ফিল্ম এণ্ড টেলিভিশ্যন, ডক্টৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট, যিটো চাংচাৰী এইমছৰ কাষত আছে 2018 চনৰ পৰা, এনে 99ৰ পৰা এখন ইনষ্টিটিউট আছে, 25 ইয়াৰ্ছ পাৰ কৰিলোঁ। তো আমাৰ ইনষ্টিটিউটখনৰ ৰেচিডেঞ্চিয়েল ষ্ট্ৰাকচাৰ এটা, ৰেচিডেঞ্চিয়েল মানে যিহেতু মই অলপ আগতে কৈ গৈছোঁ যে ছাউণ্ড চিনেমাৰ কোনো সময় নাথাকে, মিউজিকৰ কোনো সময় নাথাকে। আমি জুবিন গাৰ্গ যেতিয়া, আজি নাই আমাৰ মাজত, জুবিন গাৰ্গ যেতিয়া বাচি আছিল আমি ক'ব পৰা নাছিল যে জুবিন তুমি ৰাতিপুৱা 11টাত আহিবা, জুবিন নাহে, জুবিন ৰাতি 2টাতে আহিব, তো মই 2টালৈ বহি থাকিব লাগিব ছাউণ্ড ৰেকৰ্ডিছ হিচাপে, সেইকাৰণে কোনো সময়ে নাথাকে ইয়াতে, আৰু সেইটো নিবিচাৰে কোনো সময় থকাটো, আমাৰ হেবিটটোৱেই সেনেকৈ জেনেৰেট হৈ যায়। এই টকা পইচাৰ কথা যিটো ক'লে, এইটোৰ কি হয়, ৰেচিডেঞ্চিয়েল ইনষ্টিটিউট এখন সদায় হ'ব লাগে, সেইকাৰণে মানে ভিতৰতে হোষ্টেল থাকিব লাগে, গাৰ্লছ এণ্ড বইজ আমাৰ আছে, এইটোত 2টা খৰচ থাকে, এটা হ'ল একাডেমিক্স যিটো কলেজ ফিজ, আৰু এটা হ'ল হোষ্টেল ফিজ। হোষ্টেল ফিজটো ল'ৰাই ডিচাইড কৰে, ল'ৰা ছোৱালীয়ে যিহেতু কি খাব কি নাখায়। একাডেমিক্সত আমাৰ খৰচ হয় প্ৰায় 4,500 পাৰ মান্থ, কিহৰ কাৰণে, এইটো ইনষ্টিটিউটখন বহুত এক্সপেঞ্চিভ, এটা এটা কেমেৰা আমি ষ্টুডেণ্টে ইউজ কৰে 1 crore ওপৰত, যিটো ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড কেমেৰা, আমি এটা বেয়া কেমেৰা যদি ষ্টুডেণ্টক ইউজ কৰোঁ তেতিয়াহ'লে কালি ওলাই গৈ ইণ্ডাষ্ট্ৰীত কেনেকুৱা ধৰণৰ কাম কৰিব, নোৱাৰিব কাম কৰিব। মাইক্ৰফোনবিলাক কষ্টিং 1.5 লাখ মানৰ পৰা আছে, তো বহুত এক্সপেঞ্চিভ ইনষ্ট্ৰুমেণ্টবিলাক হয় আৰু এইটো ডাইনেমিক সদায় চেঞ্জ হৈ থাকে, তাৰমানে প্ৰত্যেক এবছৰে মূৰে মূৰে চেঞ্জ হৈ থাকে। সেইকাৰণে আমি গভৰ্ণমেণ্টে এইটো মানে খুব এম্ফেচিছ দি পেলাই কিনি আছে, খুব আগ্ৰহ। আমি এই সুযোগতে ধন্যবাদ দিছোঁ আমাৰ চি এম ছাৰক, আমাৰ কালচাৰেল ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ ছাৰক, এডিশ্যনেল চি এছ ছাৰক, যে তেখেতসকলে সদায় ভিজিট কৰে ইনষ্টিটিউট, ভিজিট কৰি চাই এছেছমেণ্ট কৰে, ষ্টুডেণ্টৰ লগত কথা পাতে আৰু দিয়ে। সেইকাৰণে মই যদি অন এন এভাৰেজ কথা পাতোঁ তেতিয়া 9000 পাৰ মান্থ, 9000ত আপোনাৰ থকা শোৱা পঢ়া ইণ্টাৰনেট এভৰিথিং। কোনোবা এটা ল'ৰাই যদি ভাবে যে মই 9000 কৰিম, 9000তে শেষ হ'ব পাৰে, কিন্তু ল'ৰাবিলাকৰ হেবিট থাকে বাহিৰত গৈ মেগী খাই আকৌ, তো সেইটো খৰচ বাঢ়ি যায় তেতিয়া সিহঁতৰ, দ্যাট অলৱেজ 9000 rupees পাৰ মান্থ। আৰু গোটেই ফিল্ম ইনষ্টিটিউটবিলাকে সেনেকুৱাই, কাৰণ গভৰ্ণমেণ্টৰ কথা কৈছোঁ দেই, মই গভৰ্ণমেণ্ট ফিল্ম ইনষ্টিটিউট, যে ইণ্ডিয়াৰ 5-6 গভৰ্ণমেণ্ট ফিল্ম ইনষ্টিটিউট আছে, তাতে এনেকুৱাই খৰচ। আৰু প্ৰাইভেটবিলাকততো 1.5 লাখ মান পাৰ মান্থ খৰচ হয় সেইটো। কিন্তু মই ক'ম যে গভৰ্ণমেণ্ট ইনষ্টিটিউটত ফিল্ম অসমৰ আৰু নৰ্থ ইষ্টৰ যদি কোনোবা আহে, যিহেতু আমাৰ এইখন ৰিজনেল ইনষ্টিটিউট, আমাৰ নৰ্থ ইষ্টৰ কোটা আছে, অসমৰ কোটা আছে, নৰ্থ ইষ্টৰ কোটা আছে, সেইকাৰণে নৰ্থ ইষ্ট আৰু অসমৰ পৰা যদি কোনোবাই ফিল্ম মেকিং পঢ়িব বিচাৰে তেতিয়াহ'লে ডক্টৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটত জইন কৰক আৰু খুব সুন্দৰকৈ গোটেই কথাখিনি হৈ যাব, একদম চিন্তা ন একো নাজানি আহক, ইয়াতে জানি আহিলেতো সদায় বেটাৰ, সোণে পে সোহাগা, নাজানি আহক, নাজানি আহি পেলাই ওলাই যাব ভালকৈ, সেইটো মই গেৰেণ্টি তাৰমানে।
1: হয়, অসমৰ সংগীত আৰু চলচ্চিত্ৰ উদ্যোগত চাউণ্ড ইঞ্জিনিয়াৰসকলৰ বাবে ভৱিষ্যত কেনেকুৱা?
0: ভৱিষ্যতটো বহুত ভাল। মই এতিয়া ক'লো যে অসমৰ এতিয়া যিটো ট্ৰেণ্ড আমাৰ চিনেমাবিলাক বনাই আছে, যিবিলাক ফুল ফ্লেম ফুল লেন্থ চিনেমাই হওক বা শ্বৰ্ট ফিল্ম হওক বা ডকুমেণ্ট্ৰী হওক বা মিউজিক এলবামেই হওক বা চিনেমাত মিউজিকেই হওক, এই গোটেই কথাবিলাকৰ কাৰণে সদায় চাউণ্ড ইঞ্জিনিয়াৰিং চাউণ্ড ইঞ্জিনিয়াৰ থাকিবই লাগিব, নহ'লেতো নহ'বই কাম। আৰু এতিয়া চব স্কুলিং থকা চাউণ্ড ইঞ্জিনিয়াৰবিলাকেহে ইণ্ডাষ্ট্ৰীত কাম কৰি আছে। এটা সময়ত আছিল যেতিয়া ফিল্ম ইনষ্টিটিউটখন অসমত নাছিল, তেতিয়া এজন মানুহ পুনেৰ পৰা বা বম্বেৰ পৰা হায়াৰ কৰি অনাটো বহুত এক্সপেঞ্চিভ কাৰবাৰ এটা হৈ আছিল, তেখেতক অহা যোৱা খৰচ, থকা খৰচ। এতিয়া সেনেকুৱা নহয়, এতিয়া যিহেতু ইনষ্টিটিউটৰ ল'ৰা এভেইলেবল আছে, সেইকাৰণে প্ৰত্যেকটো চেক্টৰতে, মিউজিক আপুনি ক'লে, মিউজিকততো গোটেই আমাৰেই ল'ৰা আছে, অকল ইয়াতেই নহয়, মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰীটো ছেটেল হৈছেগৈ ল'ৰাবোৰ, ঠিক তেনেকৈ মিউজিকৰ ৰিচাৰ্চো ল'ৰা ছোৱালীবিলাকে কৰি আছে, ৰিচাৰ্চ এটা পাৰ্ট আছেতো, সেইটোও কৰে ল'ৰা ছোৱালীবিলাকে। আৰু ফিল্ম ইণ্ডাষ্ট্ৰীটো 100% আমাৰ ল'ৰা ছোৱালী। আপুনি যদি এৱাৰ্ডবিলাকে চাই, অসমৰ বিভিন্ন এৱাৰ্ডবিলাক, অসম ফিল্ম ইণ্ডাষ্ট্ৰী গভৰ্ণমেণ্টৰ বা প্ৰাইভেট ছেক্টৰতে, গোটেই এৱাৰ্ডবিলাকৰ আপুনি ক'ব পাৰে 70-80% আমাৰ এৱাৰ্ড আছে চবতে। আৰু নেশ্যনেল লেভেলতো, এতিয়া মই অহা পৰহি দিনাখন মই মিফত যাম, মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, মোক মাতিছে এইটো কাৰণে কি, আমাৰ দুখন চিনেমা ষ্টুডেণ্ট চিনেমা ছিলেকশ্যন হৈছে তাতে, মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল গোৱা, সেইবিলাকত ছিলেকশ্যন পাইছে, সেইবিলাকত আমি যাওঁ, ল'ৰা ছোৱালীবিলাকো যায় চাই, সিহঁতে নিজৰ চিনেমা তাতে চাই, মানুহে এনকাৰেজ কৰে, সেইটো আমাৰ খুব ভাল লাগে তাৰমানে। সেইকাৰণে মিউজিক ইণ্ডাষ্ট্ৰী কওক, মানে অকল মিউজিক ইণ্ডাষ্ট্ৰীয়ে নহয় দেই, অডিঅ' ভিজুৱেল ইণ্ডাষ্ট্ৰী বুলি কওঁ আমি, য'ত অডিঅ' ভিজুৱেলছ জড়িত হৈ আছে, প্ৰত্যেকটো কথাই আমাক অডিঅ' ভিজুৱেলছে ইনফ্লুৱেঞ্চ কৰি আছে। যেতিয়া অডিঅ' ভিজুৱেলছে ইনফ্লুৱেঞ্চ কৰি আছে, তাৰমানে আমি ইনডাইৰেক্টলি বুজিব লাগিব যে চাউণ্ড ইঞ্জিনিয়াৰিং, চিনেমাটোগ্ৰাফি, এডিটিং, এক্টিঙে আমাক কিমান লাইফটোক চলাই আছে, মানে 24/7 আমাৰ লাইফটো অডিঅ' ভিজুৱেলছে চলাই আছে। সেইকাৰণে ইয়াৰ মৰণ নাই, ইয়াত সদায় স্কোপ আছে আৰু প্ৰস্পেক্ট বাঢ়ি গৈ থাকিব এইটো।
1: হয়, খুব ভাল লাগিলে, আমি প্ৰিয় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছো। শেষত চাউণ্ড ইঞ্জিনিয়াৰিঙৰ এই ক্ষেত্ৰখনৰ লগত জড়িত হ'ব বিচৰা যুৱক যুৱতীসকলক কি ক'ব বিচাৰিব?
0: স্পেচিফিক যদি চাউণ্ড ইঞ্জিনিয়াৰিং কোনোবাই কৰিব বিচাৰে, তেতিয়াহ'লে ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটলৈ আহক, তেখেতসকলে চাওক বস্তুবিলাক, যে ষ্টুডিঅ'বিলাক কেনেকুৱা আছে, ফেকাল্টি কোন কোন আছে, মেনেজমেণ্ট ছিষ্টেমটো কি, হোষ্টেল কেনেকুৱা, খোৱা ফুড কেনেকুৱা, এনেকুৱা ধৰণৰ চব চেলেঞ্জেছ চবতে থাকিব, কিন্তু তাৰ মাজতে আমি অপৰচুনিটি ল'ব লাগিব। তো সেইটো আহক, সিহঁতে আহি পেলাই চাওক, চাই পেলাইহে ডিচিশ্যন লওক যে মই পঢ়িম নে নপঢ়িম। আৰু আমাৰ ট্ৰেক ৰেকৰ্ডটো চাওক, ট্ৰেক ৰেকৰ্ড চাওক, যে আজি যদি আমি হিন্দী চিনেমা চাওঁ, মুম্বাইত যিমান চিনেমা চলি আছে তাৰে 95% চাউণ্ড ইঞ্জিনিয়াৰ আমাৰ ল'ৰা, 95% কওঁ, যিমান চিনেমা চলি আছে মুম্বাইত, যিমান ৰিলিজ হৈ আছে ব্লকবাষ্টাৰ্ছবিলাক, চব আমাৰ ল'ৰা। সেই তাতে কোনোবাই দেৱজিৎ চাংমাইৰ নামটো হয়তো চেং হিচাপে দেখা পাইছে, কাৰণ বম্বেত শ্বৰ্ট কৰি দিয়ে না নামবিলাক, অমৃত প্ৰীতমটো প্ৰীতম কৰিছে, সেনেকুৱা ধৰণৰ নাম, সেনেকুৱা ধৰণে চলি আছে। সেইকাৰণে অপৰচুনিটি হিউজ, আৰু এনেকুৱা নহয় যে গ্ৰাফটো তলত নামি আছে, গ্ৰাফ ইজ অলৱেজ এচেণ্ডিং, ওপৰলৈ গৈ আছে, স্কোপ আৰু বহুত বাঢ়িব। সেইকাৰণে

0: 10+2 যদি কোনোবাই সায়েন্স কৰিছে আজি ডেটত দেই, মই আকৌ কওঁ যে এইবিলাক সদায় ডাইনামিক বস্তু, আমাৰ গোটেই বস্তুবিলাক আমাৰ কাৰণে নহয়, এইবিলাক ইণ্ডাষ্ট্ৰীৰ কাৰণে, জোনাৰৰ কাৰণে। যদি জোনাৰে বিচাৰে যে ছাৰ ছায়েন্সটো উঠাই দিব লাগে, গভৰ্ণমেণ্টক যদি ৰিকুৱেষ্ট কৰে ছায়েন্সটো উঠাই দিব হয়তো, তেতিয়া আমাৰ চিলেবাছটো বেলেগ ধৰণে ডিজাইন হ'ব। 10+2 যদি ছায়েন্স কাৰোবাৰ আজি ডেটত আছে তেতিয়াহ'লে তেখেতসকল আহক ইয়াতে, আহিফালে পঢ়ক। ইঞ্জিনিয়ারিং মেডিকেলটো বহুত পড়লে আর এতিয়া এনেকাও পড়ক, আর লগে লগে জব অপরচুনিটিস পাব। কোনো লড়া 100% এমপ্লয়মেন্ট যদি আমি কওঁ আজি, খুব প্রাউডলি কব পাৰো যে আমার 100% এঙ্গেজমেন্ট, 100% আমি সেইটো খুব প্রাউডলি কব পাৰো, অন রেকর্ড কৈছো আপোনাক যে 100% এঙ্গেজমেন্ট আমার ইনস্টিটিউটৰ আছে, কোনো লড়া বহি থকা নাই। আর একটা কথা খুব সুন্দর কথা যে এই ইনস্টিটিউটখন এতিয়া অনারেবল সিএম স্যারে পোস্ট গ্রেজুয়েট ইনস্টিটিউট হিসেবে ডিক্লেয়ার কৰিব দিছে। মই নিজেই FTI যাওঁ 21st অফ দিস মান্থ, এই জুনতে FTI গৈ আমাক সার্ভে কৰিব দিছে, কেইজনমান মানুহক আমাক সিলেক্ট কৰি দিছে অসমৰ পৰা। আমি সার্ভে কৰিম, আমি ৰিপৰ্ট সাবমিট কৰিম, ড্ৰয়িং অলৰেডি হৈ গ'ল, আৰু এখন ইনষ্টিটিউট কামিং 5 ইয়াৰ্ছৰ ভিতৰত এখন পোষ্ট গ্ৰেজুয়েট ইনষ্টিটিউটলৈ ৰূপান্তৰিত হ'ব। মানে এখন ইনষ্টিটিউটৰ ল'ৰাবিলাকে তেতিয়া ৰিচাৰ্চত যাব পাৰিব, কাৰণ ৰিচাৰ্চটো আমাৰ এতিয়া সেই চেক্টৰটোতে আমি অলপ লেকিং হৈ আছোঁ, কাৰণ ৰিচাৰ্চখিনি আমি কৰিব পৰা নাই, PhD কৰিব পৰা নাই। এতিয়া আমি সেইটো ভাবিছো যে ইণ্ডাষ্ট্ৰিটো কাম কৰক, টিচাৰো হওক, PhD কৰক, ৰিচাৰ্চো কৰক, কণ্ট্ৰেক্টো কৰক, ছাউণ্ডৰ ডিজাইনাৰবিলাকো হওক, কনচালটেণ্টো হওক, মেইনটেনেঞ্চ ইঞ্জিনিয়াৰে হওক। সেইকাৰণে খুব সুন্দৰ অপৰচুনিটি, আৰু মই নিজে এইটো চেক্টৰত আজি লাষ্ট 30 ইয়াৰ্ছ, মই কিজানি গোটেই ইণ্ডিয়াৰে এজন এনেকুৱা মানুহ যিটো মই 30 ইয়াৰ্ছ+ মই এজ টিচাৰ হিচাপে কাম কৰিলোঁ ছাউণ্ড ইঞ্জিনিয়াৰিঙত। সেইকাৰণে মই কৈছোঁ যে কনফিডেণ্টলি কৈছোঁ যে আহক, আমাৰ ইনষ্টিটিউট ভিজিট কৰক। আৰু এতিয়া এডমিশ্যনৰ অনলাইন হৈ আছে গোটেই প্ৰচেছটো, আমাৰ ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ ছাইটত গৈ পেলাই এপ্লাই কৰিব পাৰে, আৰু নিৰাশ নহয়, কোনো নিৰাশ নহয়, সেইটোৱে কওঁ।
1: খুব ভাল লাগিলে, ইমান সুন্দৰকৈ আপুনি কথাখিনি অৱগত কৰোৱালে, আপোনাক বহুত বহুত ধন্যবাদ। শ্ৰোতাসকলেও নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হৈছে। তেন্তে প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছো। ইমান পৰে শ্ৰোতাসকলে বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান শুনিলে। আজিৰ অনুষ্ঠানৰ বিষয় আছিল শব্দ অভিযন্তা হিচাপে কৰ্মসংস্থাপন। অনুষ্ঠানত উপস্থিত আছিল ডঃ ভূপেন হাজৰিকা, আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ অডিঅ'গ্ৰাফী, ছাউণ্ড ইঞ্জিনিয়াৰিং আৰু এপ্লাইড এক্টিং বিভাগৰ মুৰব্বী ফাৰুক ইকবাল, আদ ধৰিলে শ্ৰুতি ডেকাই। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া শুনি জনাওক জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

পৰে শ্ৰোতাসকলে জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শাশ্বতী তালুকদাৰ আৰু মোৰ সৈতে পম্পী মালাকাৰে আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

যুববাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰশ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো ভজনৰ অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে শুনাব লৈছো চিত্ৰা সিঙৰ কণ্ঠৰ এই ভজনটি।

প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে ভজনৰ অনুষ্ঠানটি। এইবাৰ আপোনালোকলৈ আগবঢ়াইছো চিত্ৰা সিঙৰ কণ্ঠৰ আন এটি ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো আজিৰ ৰামধেনু অনুষ্ঠানটি।

প্ৰিয় শ্ৰোতা, আজি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জন্মদিৱস। এই উপলক্ষে আজিৰ ৰামধেনু সজাই তোলা হৈছে ভূপেন হাজৰিকাদেৱৰ কণ্ঠত কেইটিমান জ্যোতি সংগীতেৰে।

বৰগীতৰ সুৰে সুৰকাৰ জ্যোতিক বলিয়া কৰিছে। এটি আধুনিক গীতেৰে লুইট পৰিয়া ডেকা ল'ৰা যাকক উন্মাদ কৰি তুলিছে, অস্ত্ৰ হিচাপে লৈছে এটি বৰগীতৰ সুৰ। শুন শুন ৰে সুৰ বৈৰী প্ৰমাণা, নিশাচৰ না শুনি দানা, হৈ উঠিছে লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, মৰিবলৈ ভয় নাই, মৰিবলৈ ভয় নাই।

0: প্রিয়শ্রোতা, আপনাদের শুনে আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিবস, সেইবাবে আমি ৰামধেনু সজাই তুলিছো তেখেতৰে ৰচিত কেইটিমান গীতেৰে ভূপেন হাজৰিকাৰ কণ্ঠত।
1: চিত্ৰলেখাই সুদূৰ গুজৰাটৰ পৰা অনিৰুদ্ধক শোণিতপুৰলৈ মায়াবী যাদুৰে পলুৱাই আনিছে উষাৰ বাবে। ইফালে উষা পিতৃ বান ৰজা আৰু অনিৰুদ্ধৰ পিতামহ শ্ৰীকৃষ্ণৰ দয়াময়া ৰণ। এই গীতটি অসমীয়া ঠাঁচত লিখি জ্যোতিয়ে জেউতি বঢ়াইছে নাটখনিৰ আমাৰে সখীয়া।

কারেঙৰ লিগিরি জ্যোতির মানসকন্যা সুন্দৰ কোঁৱৰে সাধাৰণ লিগিৰি এগৰাকীক বুকুৰ মাজলৈ সুমুৱাই লোৱাত কাৰেঙত চাঞ্চল্যৰ সৃষ্টি হৈছে। আকাশ খোলা মেঘে ছাটি ধৰিছে, সুন্দৰৰ মন বেয়া। সুদৰ্শনে গীত জুৰিছে, মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কি সুৰে বেণু।

1948 চনত জ্যোতি দুরারোগ্য রোগত পড়ি শিলংৰ পৰা বিদায় মাগিছে। তেজপুৰলৈ উভতি আহিছে জীপ এখনত। জীপখন চলাইছে শ্রদ্ধেয় তরুণ আগরওয়ালা দেবে। লগতে কম্বল এখনি মেরিয়াই মই একাষতে বহি আছো জ্যোতি ককাইদেউর। নংপুত চাহ খাই থাকোতে ওসরের বাঁহ এজুপির গজালি লৈ আঙুলিয়াই কৈছে, ভূপেন, এই ওখ বাঁহজুপি কোনোবাই কাটি নিব, নিয়ক। সৌ গজালিসমূহে পুনৰ আকাশৰ ফালে লহপহকৈ ঢাপলি মেলিব। জীপ চলি আছে, লক্ষ্যস্থান তেজপুৰ। সোঁৱৰণী নামৰ এই কবিতাটিত তেওঁ কঠিন সুৰ এটাও দি গৈছে। প্ৰাণৰ অগণি হাত কৰিব বিচাৰিছে, নিৰ্বাক অতীতক চিৰযুগমীয়া কৰিছে। পাহৰণী পদুমৰ মন্ত্ৰপুত পাহি মেলিবৰ আপ্ৰাণ চেষ্টা কৰিছে। সোঁৱৰণী, অ' সোঁৱৰণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া আপোনালোকলৈ আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। অনুষ্ঠানত আপোনালোকক শুনাব লৈছো ৰুমা দেৱী কলিতাৰ কণ্ঠৰ খায়াল ৰাগ কল্লাৱতী।

প্ৰিয়শ্ৰোতা, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ৰুমা দেৱী কলিতাৰ কণ্ঠত ৰাগ কলাৱতী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জত। এতিয়া নিশা 10:30 হোৱাৰ লগে লগে মই তুলিকাই সামৰিব লৈছো আমাৰ আজিৰ অধিৱেশন। কাইলৈ আমাৰ অনুষ্ঠান পুনৰ শুনিবলৈ পাব পুৱা 5:30 মিনিটৰ পৰা। আজিলৈ নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।